0: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে, উজনি অসমৰ তিনিখন জিলাৰ বান ক্ষতিগ্ৰস্ত 57,000 পৰিয়ালক ক্ষতিপূৰণ আদায় দিয়াৰ বাবে জৰীপ সম্পন্ন হোৱা বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, বিকশিত অসম অভিযানত জনসাধাৰণক জড়িত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ জনমত অসম 2047 পৰ্টেল মুকলি, নতুন দিল্লীত আজি গৃহমন্ত্ৰীসকলৰ প্ৰথমখন বিমষ্টেক বৈঠকৰ আয়োজন, নাহৰকটীয়াত আজি মুখ্যমন্ত্ৰীৰ 22 কোটি টকীয়া বহুমুখী ক্ৰীড়া প্ৰকল্প উদ্বোধন আৰু পবিতৰা অভয়াৰণ্য দেশী বিদেশী পৰ্যটকৰ বাবে আজি মুকলি। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। এতিয়া বিতং বাতৰি। ৰাজ্য চৰকাৰে উজনি অসমৰ তিনিখন জিলাৰ বান ক্ষতিগ্ৰস্ত 57,000 পৰিয়ালক ক্ষতিপূৰণ আদায় দিয়াৰ বাবে জৰীপ সম্পন্ন কৰিছে। এই পৰিয়ালসমূহক 1,100 কোটি টকাৰ বান সাহায্য প্ৰদানৰ বাবে তিনিটা পৰ্যায়ত জৰীপ সম্পূৰ্ণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি কয় যে অতি সোনকালে ৰাজ্য চৰকাৰে বান ক্ষতিগ্ৰস্তক সাহায্য প্ৰদানৰ বাবে কেন্দ্ৰৰ পৰা সাহায্য বিচাৰি চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে উজনি অসমৰ বান ক্ষতিগ্ৰস্ত লোকসকলক লৈ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ৰাজনীতি কৰা বুলি অভিযোগ কৰে। বান ক্ষতিগ্ৰস্তক সাহায্য প্ৰদান কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এইদৰে কয়।
1: ইতিমধ্যে 57,000 পৰিয়ালক প্ৰায় 1,100 কোটি টকা বান সাহাৰ্য দিয়াৰ বাবে আমাৰ তিনিটা ছাৰ্ভে হৈ গ'ল। অহা দুই এদিনতে আমি কেন্দ্ৰীয় চৰকাৰলৈকে প্ৰস্তাৱ পঠাই দিম আৰু মই ভাবোঁ খুব সোনকালে আমি পুঁজিও পাম। আৰু কোন 57,000 পৰিয়ালে সাহাৰ্য পাব প্ৰত্যেকটো পৰিয়ালে জানে, কাৰণ আমি টেবত ছাৰ্ভে কৰিছিলোঁ আৰু প্ৰত্যেকটো পৰিয়ালক ছাৰ্ভেৰ পিছত আমি দেখুৱাই দিছোঁ যে আপুনি ইমানখিনি পাব। শিক্ষকসকলে ছাৰ্ভে কৰিছে, 57,000 মানুহে সাহায্য পাব, গতিকে ইয়াত কোনো লোক ঢাক একো নাই। যেতিয়া আমি লাখতকৈ বেছিকৈ পাব তাততো আৰু বেলেগ কোনো কথা নাই, 10,000টো ইণ্টেৰিম, আমি একেলগে গোটেইখিনি দি দিলে দি দিম, যদি একেলগে দিওঁতে কেন্দ্ৰীয় চৰকাৰে দেৰি কৰে মাজত আৰু দিম, তেনেকুৱা কোনো কথা নাই।
0: ইপিনে ৰাইজৰ দলৰ উদ্যোগত কালি দিছপুৰত উজনি অসমৰ বান ক্ষতিগ্ৰস্তই প্ৰতিবাদ সাব্যস্ত কৰে। বানত ক্ষতিৰ সন্মুখীন হোৱা লোকসকলক শীঘ্ৰে ক্ষতিপূৰণ আদায় দিয়াৰ দাবীৰে ভালেসংখ্যক লোকে এই প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰতো ৰাইজৰ দলৰ উদ্যোগত কালি বান ক্ষতিগ্ৰস্তই প্ৰতিবাদ সাব্যস্ত কৰে। যোৱা 11 দিন ধৰি শিৱসাগৰৰ দৌলমুখ চাৰিআলিত বানত ক্ষয়ক্ষতিৰ সন্মুখীন হোৱা লোকসকলে প্ৰতিবাদ অব্যাহত ৰখাৰ পাছত কালি তেওঁলোকে জিলা আয়ুক্তৰ কাৰ্যালয়লৈ সমদল কৰে। অৱশ্যে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক জিলা আয়ুক্তৰ কাৰ্যালয়লৈ যোৱাত বাধা প্ৰদান কৰে। ৰাজ্যৰ ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ জৰিয়তে কালি জনমত অসম 2047 শীৰ্ষক এটা বিশেষ পৰ্টেল মন্ত্ৰী কেশৱ মহন্ত আৰু ৰামেশ্বৰ তেলীয়ে উন্মোচন কৰে। দিছপুৰৰ জনতা ভৱনত আয়োজিত অনুষ্ঠানত মুকলি কৰা এই পৰ্টেলৰ জৰিয়তে অসমক দেশৰ ভিতৰতে এখন অন্য

0: উত্তম অগ্ৰণী ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে নাগৰিকসকলৰ মতামত পৰামৰ্শ গ্ৰহণৰ বাবে চৰকাৰে এই পৰ্টেল মুকলি কৰে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিকশিত ভাৰত 2047ৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰেও বিকশিত অসম 2047ৰ লক্ষ্য প্ৰাপ্তিৰ বাবে ভৱিষ্যৎ পৰিকল্পনা যুগুতোৱাৰ কাম আৰম্ভ কৰিছে। এই পৰিকল্পনা ৰাজ্যখনৰ সৰ্বস্তৰৰ নাগৰিকৰ মতামত আশা আকাংক্ষা আৰু পৰামৰ্শৰ জৰিয়তে ৰাজ্যখনৰ উন্নয়নৰ যাত্ৰাত সকলোকে অংশীদাৰ কৰাৰ লক্ষ্য লোৱা হৈছে। কালি উন্মোচন কৰা এই পৰ্টেলটোৰ জৰিয়তে ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী, উদ্যমী, কৃষক, ব্যৱসায়ী, গৃহিণীকে ধৰি সমাজৰ প্ৰতিটো স্তৰৰ লোকে নিজৰ দিহা পৰামৰ্শ, উদ্ভাৱনী চিন্তাধাৰণা আদি চৰকাৰৰ ওচৰত উত্থাপন কৰিব পাৰিব। অহা 2 নৱেম্বৰলৈকে মুকলি থকা এই পৰ্টেলটোৰ জৰিয়তে জনসাধাৰণে অসমীয়া, বড়ো, বঙালী, ইংৰাজী আৰু হিন্দীসহ মুঠ 5টা ভাষাত নিজৰ মতামত জনাব পাৰিব। কালিৰ উন্মোচনী অনুষ্ঠানত মুখ্য সচিব ডঃ ৰবি কোটা, অনুৰাগ গোৱেল, পি বিজয় ভাস্কৰ, নাৰায়ণ চন্দ্ৰ বৰকটকীকে ধৰি ভালেসংখ্যক জ্যেষ্ঠ বিষয়া আৰু বিশিষ্ট লোক উপস্থিত থাকে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্তই উচ্চ ন্যায়ালয়ত জামিন লাভ কৰাৰ পাছত আজি পুৱা কাৰাগাৰৰ পৰা মুকলি হয়। হাফলং কাৰাগাৰৰ পৰা পুৱা প্ৰায় 6:30 বজাত অভিযুক্তগৰাকীক পৰিয়ালৰ লোকে ঘৰলৈ লৈ আনে। উল্লেখযোগ্য যে যোৱা 9 অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠে অমৃতপ্ৰভা মহন্তৰ জামিন মঞ্জুৰ কৰিছিল। বিচাৰপীঠে কেইবাটাও চৰ্ত আৰোপ কৰাৰ লগতে 2জন জামিনদাৰ আৰু 50,000 টকাৰ বণ্ডৰ বিনিময়ত জামিন মঞ্জুৰ কৰে। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজেশ মজুমদাৰৰ বিচাৰপীঠত আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত কাৰাৰুদ্ধ হৈ থকা সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি অনুষ্ঠিত হ'ব। আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত আছে। প্ৰৱাসী অসমীয়া ভাস্কৰ জ্যোতি দত্তই আজি আদালতত পুনৰ সাক্ষ্য দিব। কালি তেওঁ সাক্ষ্য দিবৰ বাবে আদালতত উপস্থিত হয় যদিও নেটৱৰ্কৰ সমস্যাৰ বাবে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ নহল। আদালতে সেয়ে আজি পুৱা 10:30 বজাত পুনৰ হাজিৰ হবলৈ নিৰ্দেশ দিয়ে। নতুন দিল্লীত ভাৰতে আজি গৃহমন্ত্ৰীসকলৰ প্ৰথমখন বিমষ্টেক বৈঠকৰ আয়োজন কৰিছে। এই বৈঠকত সন্ত্ৰাসবাদ, সীমান্তৰ সিপাৰৰ পৰা উদগনি যোগোৱা অপৰাধ, মাদক দ্ৰব্য সৰবৰাহ, ধনৰ অবৈধ প্ৰৱাহ আৰু চাইবাৰ অপৰাধজনিত দিশসমূহ আলোচনা কৰা হ'ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে এই বৈঠকৰ জৰিয়তে পাৰস্পৰিক সুৰক্ষাজনিত প্ৰত্যাহ্বান, বিশেষকৈ সন্ত্ৰাসবাদ, সংগঠিত অপৰাধ আদিৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলা আৰু সহযোগিতা শক্তিশালী কৰাৰ উদ্দেশ্যে এই বৈঠকৰ আয়োজন কৰা হৈছে। তেওঁ কয় যে নিৰ্ণায়ক সহযোগিতাৰ মাজেৰে সদস্য ৰাষ্ট্ৰসমূহে নিৰাপদ আৰু শক্তিশালী বিমষ্টেক অঞ্চল গঢ়ি তোলাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হ'ব। বহুমাত্ৰিক প্ৰযুক্তিগত আৰু অৰ্থনৈতিক সহযোগিতাৰ বাবে বে অৱ বেংগল ইনিচিয়েটিভ বা বিমষ্টেক হৈছে বাংলাদেশ, ভূটান, ভাৰত, ম্যানমাৰ, নেপাল, শ্ৰীলংকা আৰু থাইলেণ্ডক সামৰি লোৱা এটা আঞ্চলিক গোট। এই গোটৰ লক্ষ্য হৈছে বংগোপসাগৰৰ সীমান্তৱৰ্তী দেশ তথা ইয়াৰ চুবুৰীয়া দেশসমূহৰ মাজত অৰ্থনৈতিক আৰু প্ৰযুক্তিগত সহযোগিতা শক্তিশালী কৰা। বাংলাদেশৰ গৃহমন্ত্ৰী ছালাহুদ্দিন আহমেদৰ পৰিৱৰ্তে এই দুদিনীয়া বৈঠকত দেশখনৰ গৃহ পৰিক্ৰমা বিভাগৰ জ্যেষ্ঠ সচিব মনজুৰ মৰ্ছেদ চৌধুৰীয়ে প্ৰতিনিধিসকলৰ সৈতে অংশ ল'ব। ৰাজ্যৰ ক্ৰীড়া আন্তঃগাঁথনি উন্নয়নৰ অন্যতম অংশ হিচাপে আজি নাহৰকটীয়াত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এটা বহুমুখী ক্ৰীড়া প্ৰকল্প উদ্বোধন কৰিব। এই উপলক্ষে বিয়লি আয়োজিত অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ আদি বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, নাহৰকটীয়াৰ স্থানীয় বিধায়ক তৰংগ গগৈয়েও অংশগ্ৰহণ কৰিব। মুঠ 22 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা এই প্ৰকল্পৰ অধীনত আন্তঃৰাষ্ট্ৰীয় মানৰ ফুটবল খেলপথাৰ, 10 মিটাৰ বহল ৰাণিং ট্ৰেক, 150 গৰাকী দৰ্শকৰ বাবে ছাদযুক্ত গেলেৰী, আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়াম আৰু পেভিলিয়ন, ছুইমিং পুল তথা ব্যায়ামাগাৰ আদি নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশসেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি টাটা ছেমিকণ্ডাক্টৰ উদ্যোগৰ ৰাজ্যৰ উদ্যোগিক ক্ষেত্ৰত হ'ব পৰা সুদূৰপ্ৰসাৰী প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰা হৈছে। এই বিষয়ে প্ৰতিবেদন যুগুতাইছে আমাৰ মৰিগাঁৱৰ সংবাদদাতা ডালিম ফুকনে।
1: প্ৰায় 27,000 কোটি টকা ব্যয় সাপেক্ষ মৰিগাঁও জিলাৰ জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ উদ্যোগত ইতিমধ্যে পৰীক্ষামূলক পাইলট চিপ প্ৰডাকশ্যন চিপ উৎপাদনৰ কাম আৰম্ভ হৈছে। অহা ডিচেম্বৰ জানুৱাৰী মাহৰ ভিতৰত উদ্যোগটো সম্পূৰ্ণৰূপে কাৰ্য

0: সক্ষম হৈ উঠিব আৰু প্ৰতিদিনে প্ৰায় 4.8 কোটি চিপ উৎপাদন কৰিব। যোৱা 3 অক্টোবৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাগীৰোডত সাংবাদিকসকলক জনায় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা জানুৱাৰী মাহৰ ভিতৰত প্ৰকল্পটোৰ উৎপাদন গোট মুকলি কৰিব। ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন 24ৰ অধীনত জাগীৰোডত এই উদ্যোগটোৱে প্ৰত্যক্ষভাৱে 27,000 দক্ষ যুৱক যুৱতীক কৰ্মসংস্থাপন প্ৰদান কৰিব। ইতিমধ্যে উদ্যোগটোৰ দ্বাৰা কোম্পানী ছ'চিয়েল ৰেছপনচিবিলিটি CSRৰ অধীনত মৰিগাঁও জিলাৰ স্বাস্থ্যখণ্ডত বৃহৎ অৰিহণা আগবঢ়োৱা হৈছে। উদ্যোগটোৰ দ্বাৰা যক্ষ্মামুক্ত ভাৰত অভিযান আঁচনি মৰিগাঁও জিলাত কেনেদৰে আগবাঢ়ি আছে সেই সন্দৰ্ভত মৰিগাঁও জিলাৰ যক্ষ্মা ৰোগ নিৰ্মূল নিয়ন্ত্ৰণ বিষয়া ডক্টৰ অমৰজ্যোতি ডেকাই আকাশবাণীক এনেদৰে কয়।
1: যক্ষ্মা হাৰিব, দেশ জিকিব, এই দৃঢ় সংকল্প আৰু উই কেন উই উইল, আমি পাৰিম আমি কৰিম শীৰ্ষক প্ৰেৰণাদায়ক বাৰ্তাক সাৰোগত কৰি মৰিগাঁও জিলাত যক্ষ্মামুক্ত ভাৰত অভিযানৰ সমৰ্থনত জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰে আমাক 650 যক্ষ্মা ৰোগীক পুষ্টিকৰ খাদ্যৰ টোপোলা আগবঢ়োৱাৰ ক্ষেত্ৰত সন্মতি প্ৰদান কৰি ইতিমধ্যে 2টা পৰ্যায়ত তেওঁলোকে 400 গৰাকী যক্ষ্মা ৰোগীক পুষ্টিকৰ খাদ্যৰ টোপোলা বিতৰণ কৰিছে। অহা 2 মাহৰ ভিতৰত আমি বাকী থকা 250 টোপোলা বিতৰণ কৰিম। কিন্তু এই পদক্ষেপক কেৱল পুষ্টিৰ সহায় বুলি ভাবিলে আমি নহব, ই হৈছে ৰোগীৰ প্ৰতি সমাজৰ দায়বদ্ধতা, সহমৰ্মিতা আৰু আৰোগ্য যাত্ৰাত কাষত থিয় দিয়াৰ এক শক্তিশালী বাৰ্তা। কাৰণ যক্ষ্মাৰ বিৰুদ্ধে যুঁজখন কেৱল স্বাস্থ্য বিভাগৰ নহয়, সময়মতে ৰোগ নিৰ্ণয়, সম্পূৰ্ণ চিকিৎসা, উপযুক্ত পুষ্টি আৰু সামাজিক সহযোগিতা, এই 4টা স্তম্ভই হৈছে যক্ষ্মামুক্ত সমাজ গঢ়াৰ ভেটি।
2: পবিতৰা অভয়াৰণ্য আজি পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি পুৱা অভয়াৰণ্যখন 2026-27 পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰিব। এইবাৰ অভয়াৰণ্যখনত জীপ ছাফাৰীৰ লগতে বন্যপ্ৰাণী সংগ্ৰহালয় মুকলি কৰা হ'ব। তদুপৰি পৰ্যটকৰ সুবিধাৰ বাবে আৰু অধিক সংখ্যক দেশী বিদেশী পৰ্যটকক আকৰ্ষণ কৰিবলৈ সকলো সা সুবিধা ৰখা হ'ব বুলি অভয়াৰণ্য কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। সেৱা সংকল্প অভিযান 2026ৰ অধীনত আয়োজিত বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণৰ কেন্দ্ৰীয় অনুষ্ঠান আজি অনুষ্ঠিত হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত চিত্ৰাংকন, কুইজ আৰু বক্তৃতা প্ৰতিযোগিতাৰ বঁটাসমূহ বিতৰণ কৰা হ'ব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু উপস্থিত থাকিব। এতিয়া জিন্তি ৰাণী ডেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ আহক।
3: আজি গুৱাহাটীৰ প্ৰকাশিত কাকতসমূহে জ্ঞানেশ কুমাৰৰ বিচাৰৰ দাবীত ৰাহুল গান্ধীৰ নেতৃত্বত দিল্লীত হোৱা প্ৰতিবাদত বিশাল জনসমাগমৰ বাতৰি ফটোসহ মুখ্য বাতৰি হিচাপে ভিন ভিন শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতত এই বাতৰিৰ শিৰোনাম সুপ্ৰিম কোৰ্টলৈ লক্ষাধিকৰ সমদল, দিল্লীত জনসমুদ্ৰৰ জ্ঞানেশ বিৰোধী গৰ্জন, এই শিৰোনামেৰে দৈনিক দূতকাকতৰ নিয়মীয়া বাৰ্তা কাকতে কংগ্ৰেছৰ নেতৃত্বত দিল্লীৰ আন্দোলনক মুখ্যমন্ত্ৰীয়ে তীব্ৰ সমালোচনা কৰা বাতৰি বিদেশী শক্তিৰে পৰিচালিত হৈ আছে ৰাহুল গান্ধী শিৰোনামেৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে নড্ডাৰ নিয়োগৰ দাবীত ওৰাওৰীৰ প্ৰতিবাদত জুবিন ক্ষেত্ৰ মুখৰ হোৱাৰ বাতৰি, চাৰ্জশ্বীটত ওলাইছে সুৰুঙা, নাওখনৰ তলি ফুটা বুলি গৰিমা গাৰ্গে কৰা মন্তব্যৰে বাতৰি পৰিৱেশন কৰিছে। দৈনিক জনভূমি কাকতে তিতাবৰত ঘৰৰ চৌহদৰ পৰা খেলি থকা দুটি শিশুক সন্ধানহীন হোৱাৰ এটা বাতৰি বিশেষ গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। জুবিন হত্যাৰ গোচৰত অমৃতপ্ৰভাই জামিন পোৱাৰ বিষয়ে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে ব্যাখ্যা দিয়াৰ বাতৰি অসমীয়া খবৰ কাকতে বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে। অন্ধ্ৰপ্ৰদেশত ৰাজজনক পৰিস্থিতিত মৃত্যু হোৱা গুৱাহাটীৰ ছপাইডাঙৰ হিমাশ্ৰী বড়োৰ মৃত্যুৰ তদন্তৰ বাবে অন্ধ্ৰপ্ৰদেশলৈ অসম আৰক্ষীৰ বিশেষ দল প্ৰেৰণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰে আমাৰ অসম কাকতে বাতৰি প্ৰকাশ কৰিছে। মাৰ্কিন অৰ্থনীতিবিদ ৰবাৰ্ট ই হল আৰু মাইকেল উডফৰ্ডে এই বৰ্ষৰ অৰ্থনীতিৰ নবেল বঁটা লাভ কৰিছে। দুয়োগৰাকী অৰ্থনীতিবিদে স্থিতিশীল তত্বৰ ওপৰত ভিত্তি কৰি সমগ্ৰ বিশ্বতে অৰ্থনীতিৰ বিভিন্ন আৰ্হি তৈয়াৰ কৰিছে। অৰ্থনীতিলৈ আগবঢ়োৱা এই অৱদানৰ বাবে দুয়োগৰাকী অৰ্থনীতিবিদক এই সন্মানজনক বঁটা আগবঢ়োৱাৰ বাতৰিটো দি আছাম ট্ৰিবিউন আৰু দ্য চেণ্টেল কাকতে প্ৰকাশ কৰিছে।
2: যোৰহাট নগৰৰ সমীপৰ পশ্চিম বঙালপুখুৰী নিবাসী সমাজসেৱক চন্দ্ৰকান্ত বুঢ়াগোহাঁই আজি পুৱতি নিশা মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 91 বছৰ। অঞ্চলটোৰ বিভিন্ন সামাজিক কামত আগৰণুৱা বুঢ়াগোহাঁইৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 21 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, নাগালেণ্ড, মিজোৰাম, মণিপুৰ আৰু মেঘালয়, অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। উজনি অসমৰ তিনিখন জিলাৰ বান ক্ষতিগ্ৰস্ত 57,000 পৰিয়ালক ক্ষতিপূৰণ আদায় দিয়াৰ বাবে জৰীপ সম্পন্ন হোৱা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। বিকশিত অসম অভিযানত জনসাধাৰণক জড়িত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ জনমত অসম 2047 শীৰ্ষক পৰ্টেল মুকলি। নতুন দিল্লীত আজি গৃহমন্ত্ৰীসকলৰ প্ৰথমখন বিমষ্টেক বৈঠকৰ আয়োজন। নাহৰকটীয়াত আজি মুখ্যমন্ত্ৰীৰ 22 কোটি টকীয়া বহুমুখী ক্ৰীড়া প্ৰকল্প উদ্বোধন আৰু পবিতৰা অভয়াৰণ্য দেশী বিদেশী পৰ্যটকৰ বাবে আজি মুকলি। পুৱাৰ আঞ্চলিক বাতৰি এতিয়ালৈ ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত আৰু খন্তেক পিছতে জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

0: Donmarli atum la panapor nalitum English salon ajai mek ang dengalong pen lunjer arjik long tang lo la ke akaswani dipu
1: क्या आपको किसी सरकारी विभाग से जुड़ी कोई शिकायत दर्ज करनी है
2: तो आपकी सहायता करेगी भारत सरकार के प्रशासनिक सुधार और लोक शिकायत विभाग के सीपी ग्राम्स पोर्टल पर समाधान दीदी।
1: समाधान दीदी 22 भारतीय भाषाओं में आपकी बात सुनती और समझती है। आपको बस अपनी शिकायत को बोलना है। समाधान दीदी की AI तकनीक आपकी शिकायत को सीधे सही मंत्रालय तक पहुंचाती है।
2: आज ही www.pjportal.gov.in पर जाएं और अपनी शिकायत दर्ज करें।
1: सारी शिकायतों का समाधान सीपी ग्राम्स की समाधान दीदी।
0: दोनमारियातुम लामजीरार जिक्सिनंग लांगरेट लांगरोप पपुथाक तोकबांग पी सामप्रितरन पी धनंजय रंग पीपेन के परहिपन आर्जुदनिक सिनायंग
3: পিয়ার্থে আলং মুনি থে জানাং বং লাং রেট মতে আনটাচেবিলিটি আপুথাক লমজি থানাম জে ফানসি বর ইল আনটাচেবিলিটি মতে কুর কাং দে আটুমাফান কেলাং রেট লাপেন আনপাটা ঠাং আদাই আবে পিন পেন কাহি জিম আফানসি লামথে পুদামল লাকে ইন্ডিয়া খে আলং ইসি কাহিং নো পিক আসাইল আথেমা পিনি আর্নি আনতালা সো কুর হেজান লাপেন খে হেজানং বং কচেপ্লাক ডোবমলাং ফুরকিমো লং দামপুলোতে ইন্ডিয়া দে দলং দ্য লিট মতে সুত্রাস আখে তুমা ফান হেল কুর কাংডাই পুহকি হিজিমলো লাপেন আদুং আন্তা কপাতে বগজি আফানটা রাব রেল লবংস খে আফানসি আনটাচেবিলিটি মতে কেদামটং আর্নি পেনটা লং রেড লং আই পেনসি আদু পিল লাপেন বাংক্লেম হুর আসাই হে হুইতা আলাংলি তুমাফানকে পেক্লেম দুলং রেদাসি খাংচেকল আথেকে আলাংলি তুমাফান কুর কাংদাই পিনচংসি আকাই আলে পাবিদেল কেদামতং আর্নি পেন্টা ইন্ডিয়া আদেদ অলংকে কাস সিস্টেম মতে কুর আরন্দ লাসো আরনকে মুনিত খেই হেজানংবং কাসেলাম আরন বিন আনপাটা লাসো আরনকে মুনিত আংবং আসং গ্রুপ আসনসি থাকল লাসন আসং গ্রুপ আরনকে প্রেক জাম আসাই লাপেন আকাশে প্রেক পেদল লসো আংবং পেন দালিত পো আখে আফানকে আকি বিনাই মতে আকাংদাই আকুরলো পুসি হকলো হালাসো আর্নি পেন্টা দালিত আখে আফান

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ এঘণ্টাৰ বাতৰিৰ সৈতে মই মৃদুস্মিতা শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুদিনীয়া ভ্ৰমণসূচীৰে ইতিমধ্যে ডিব্ৰুগড়ত উপস্থিত হৈছে। ৰাজ্যৰ ক্ৰীড়া আন্তঃগাঁথনি উন্নয়নৰ অন্যতম অংশ হিচাপে আজি বিয়লি ডিব্ৰুগড়ৰ নাহৰকটীয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা বহুমুখী ক্ৰীড়া প্ৰকল্প উদ্বোধন কৰিব। ৰাজ্যত জলফাই খেতিৰ সম্ভাৱনা অন্বেষণৰ লক্ষ্যৰে কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই আজি পশ্চিম কাৰ্বি আংলঙৰ খাৰুগাঁৱত এটি জলফাই পুলি ৰোপণ কৰি বিশেষ পৰীক্ষামূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। পবিতৰা অভয়াৰণ্য আজি পৰ্যটকৰ বাবে মুকলি কৰা হয়। বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি পুৱা অভয়াৰণ্যখন 2026-27 পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰে। ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই বেংকসমূহক উত্তৰ পূবৰ উন্নয়নৰ বাবে দূৰণিবটীয়া অঞ্চলসমূহত সংযোগ স্থাপন কৰি সেৱা আগবঢ়াবলৈ আহ্বান জনাইছে। শাৰদীয় নৱৰাত্ৰিৰ আজি তৃতীয় দিনা দেৱীক চন্দ্ৰঘণ্টা ৰূপত পূজা কৰা হৈছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্তই উচ্চ ন্যায়ালয়ত জামিন লাভ কৰাৰ পাছত আজি পুৱা কাৰাগাৰৰ পৰা মুকলি হয়। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ 38 সংখ্যক মৰিগাঁও জিলা দিৱস উদযাপন কৰা হৈছে আৰু ওডেন্সেত আজি ডেনমাৰ্ক মুকলি বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হ'ব। ভাৰতৰ তাৰকা খেলুৱৈ পি ভি সিন্ধুৱে আজি মহিলাৰ ছিংগলছত দক্ষিণ কোৰিয়াৰ আনছে ইয়ুঙৰ বিৰুদ্ধে খেলিব। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 শুনিবলৈ পাব।

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত।
1: আজিৰ অনুষ্ঠানত প্ৰথমেই আগবঢ়াইছোঁ তৈলবীজৰ উৎপাদন আৰু প্ৰামাণিকৰণ প্ৰক্ৰিয়া, এই আলোচনাৰ দ্বিতীয় ভাগ। এই আলোচনাত ভাগ লৈছে কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰিকৰী বিষয়া অৰূপ কুমাৰ শৰ্মা আৰু অসম বীজ আৰু জৈৱিক প্ৰামাণিকৰণ সংস্থাৰ সহকাৰী বীজ প্ৰামাণিকৰণ বিষয়া নৱজ্যোতি দত্তই। আলোচনাটিৰ আঁত ধৰিছে ভাস্কৰজ্যোতি আচাৰ্যই।
2: এতিয়া আজি আমি যিহেতু তৈলবীজৰ কথা পাতি আছোঁ, এতিয়া বীজৰ উৎপাদন বুলি কোৱাৰ লগে লগে বীজৰ খেতিটো কিয় বিশেষ বা সেইটো কেনেধৰণে আগবঢ়াই নিব সেই বিষয়ে অকণমান অৰূপ কুমাৰ শৰ্মাই ভালকৈ ক'ব নেকি বিতংকে।
3: এতিয়া দত্ত ডাঙৰীয়াই যিখিনি কথা ক'লে সেই কথাৰ লগত সংগতি ৰাখি প্ৰথমতে মই দুটামান কথা ক'বলৈ লৈছোঁ। কৃষকসকলক তেখেতসকলে যিটো বীজ প্ৰামাণিকৰণত সহায় কৰি আহিছে বা উপদেশ দি আহিছে, ঠিক তেনেকুৱা ধৰণে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কৃষি বিজ্ঞান কেন্দ্ৰসমূহতো আমি বীজৰ উৎপাদন কৰোঁ আৰু তেখেতসকল আমাৰ লগত জড়িত হৈ থাকে। এতিয়া কথা হ'ল, অকল যে সৰিয়হৰ বীজ বা বেলিফুলৰ বীজ বা ধানৰ বীজ এনেকুৱা নহয়, মাটিমাহ মগুমাহ এই এনেকুৱা ধৰণে আমি সকলো বীজ আমি প্ৰডাকশ্যন কৰোঁ আৰু চাৰ্টিফিকেশ্যন প্ৰচেছটো কৰি থাকোঁ। এতিয়া আমাৰ তিনিটা ষ্টেজত সাধাৰণতে এই বীজটো, ধৰি লওক আমি আমাৰ যিবিলাক ৰিচাৰ্চ ষ্টেচন আছে তাত কিছুমান ব্ৰিডাৰ থাকে আৰু সেই যিটো সেই ব্ৰিডাৰ চাইণ্টিষ্টখিনিয়ে তাত ব্ৰিডিং কৰি পেলাই সেই জাতটো উদ্ভাৱন কৰিলে সেইটোক ব্ৰিডাৰ ছিট বুলি কোৱা হয়। সেই ব্ৰিডাৰ ছিটটো আমি কিনি লৈ আনো আমাৰ দৰে অনুষ্ঠানবোৰে, কৃষি বিজ্ঞান কেন্দ্ৰৰ দৰে। গতিকে আমি কিনি আনি আমাৰ যিবিলাক ফাৰ্ম এৰিয়া আছে তাত আমি প্ৰডাকশ্যন কৰোঁ। তাৰ নেক্সট ষ্টেজটো ফাউণ্ডেশ্যন ছিট। গতিকে ফাউণ্ডেশ্যন ছিটটো আমি প্ৰডাকশ্যন কৰি আমি কি কৰোঁ, এনেকুৱা আমাৰ যিবিলাক আমাৰ আণ্ডাৰত মানে আমি যিখিনি অঞ্চল সামৰি লওঁ সেই অঞ্চলৰ কৃষকসকলক আমি যোগান ধৰোঁ আৰু তেওঁলোকৰ ঠাইত তেওঁলোকৰ পথাৰত এখেতসকলৰ সহায় সহযোগিতাত মানে অচোকাৰ সহায় সহযোগিতাত তাত

0: তেওঁলোকে চাৰ্টিফাইড ছীড প্ৰডাকশ্যন কৰে। এতিয়া ইয়াত সদায় কৃষি কৰিবলৈ যাওঁতে আমি দুটা ক্ষেত্ৰত গুৰুত্ব দিব লাগিব, এটা হ'ল ভেলু এডিশ্যন, আনটো হ'ল আমাৰ বীজৰ উৎপাদন। গতিকে এনে যদি জেনেৰেলি আমি বীজ এটা তেওঁ বজাৰত বিকিবলৈ যায় তেওঁ ইমান দাম নেপাব, কিন্তু যদি বীজ হিচাপে বিক্ৰী কৰে তেওঁৰ আয়টো বৃদ্ধি হ'ব, সেইটো ক্ষেত্ৰত
1: বীজৰ দাম বেছি,
0: বীজৰ দাম বেছি, সেইটো এক নম্বৰ। দ্বিতীয়তে অকল বীজ হিচাপে নাৰাখি যদি তেওঁ তাৰ পৰা তেল উৎপাদন কৰে তেতিয়াহ'লে তাৰ পৰা কি হ'ব, তেলৰ দামটোত বেছি আহি গ'ল, আৰু লগতে তাৰ যিখিনি বাই প্ৰডাক্ট থাকে, চাপ'জ সৰিয়হৰ ক্ষেত্ৰতে কৈছোঁ, খলিহৈ কথাটো কৈছোঁ, সেই খলিহৈ বিক্ৰী কৰিও তেওঁ কিছু ইনকাম পাব পাৰে। এতিয়া আহোঁ আপোনাৰ যিটো প্ৰশ্ন কৰিলে, এই কৃষি কাৰ্যৰ ক্ষেত্ৰত আমি সাধাৰণতে মাটি পৰীক্ষাৰ কথা ক'লোৱেই, তাৰপিছত আমাৰ মাটিটো সাধাৰণতে হাল বাই যিকোনো তৈল বীজৰ কাৰণে, গোটেইকেইটাৰ বিষয়ে কৈছোঁ, বাদামে হওক বা টিচিয়ে হওক বা গুজিটিলে হওক, গোটেইকেইটা খেতিৰ কাৰণে আমাৰ কি হয়, মাটিটো ধূলিয়ৰি হ'ব লাগে এই বীজ সিঁচাৰ সময়ত। আৰু তাত দুটা বস্তুত গুৰুত্ব দিবলৈ, এটা হ'ল জলসিঞ্চন, আনটো হ'ল ড্ৰেইনেজ, মানে ইৰিগেশ্যন আৰু ড্ৰেইনেজ। যদি পানী জমা হয় কিন্তু খেতিটোত ভেঁকুৰজনিত ৰোগে আক্ৰমণ কৰিব, আৰু যদি শুকান হৈ যায় তেতিয়াহ'লে যদি আমি জলসিঞ্চন নকৰোঁ, তাৰ কিছুমান ক্ৰিটিকেল সময় আছে, পইণ্ট আছে, সেই পইণ্টত আমি কিন্তু জলসিঞ্চন কৰিব লাগিব। জলসিঞ্চন সাধাৰণতে আমাৰ কি হয়, মাটিডৰাত আমি বীজটো সিঁচাৰ আগতে আমি বেচেল এপ্লিকেশ্যন ফাৰ্টিলাইজাৰ কৰিব লাগে। চাপ'জ মই এটা ফৰ এক্সাম্পল কৈছোঁ, সৰিয়হৰ ক্ষেত্ৰতে আপুনি ইউৰিয়া 12 kg দিব লাগে, এইটো ৰিকমেণ্ডেড ড'জ দেই, মাটি পৰীক্ষাৰ ক্ষেত্ৰত অলপ বেলেগ হ'ব পাৰে। গতিকে 12 kg ইউৰিয়া, 30 kg ছিংগল ছুপাৰফচফেট, 4 kg পটাছ আৰু 1.5 kg বৰাক্স সাৰ দিব লাগে। এইখিনি সাৰ আমি বেচেল এপ্লিকেশ্যন কৰি মাটিডৰা ভালকৈ মৈয়াই ল'লোঁ। তাত সৰিয়হ সাধাৰণতে আমাৰ মানুহে ভুল কৰে, 1 বিঘা মাটিত 2-3 kg সৰিয়হ সিঁচি দিয়ে, কিন্তু সাধাৰণতে 1 kg সৰিয়হ ছাফিচিয়েণ্ট। গতিকে 1 kg, 1 বিঘা মাটিত 1 kg সৰিয়হ সিঁচিব লাগে, আৰু এই সৰিয়হ সিঁচি উঠাৰ 21 দিনৰ পৰা 25 দিনৰ ভিতৰত এবাৰ পানী দিব লাগে, যদিহে বৰষুণ নহয়, সেইটো এটা অতি দৰকাৰী কথা। ঠিক তেনেকৈ বেলি ফুলৰ ক্ষেত্ৰতো, এইটো নহয় যে সকল সৰিয়হৰ ক্ষেত্ৰতে দিম। তাৰপিছতে আমাৰ আহিলে, যেতিয়া ফুল ফুলিবলৈ আৰম্ভ কৰিব তেতিয়া এবাৰ পানী দিব লাগে। এই জলসিঞ্চন, এই দুটা কিন্তু বিৰাট ক্ৰিটিকেল পইণ্ট। আমাৰ মানুহৰ কি হয়, সৰিয়হ সিঁচি দিলোঁ, মই ভাবি থাকিলোঁ ইমানটো মোক কৃষি বিজ্ঞান কেন্দ্ৰ নাইবা কৃষি বিভাগৰ পৰা কৈছে, গতিকে ইমান পাওঁ, কিন্তু এই যদি মেনেজমেণ্ট প্ৰচেছটো আমি নকৰোঁ তেতিয়াহ'লে কিন্তু আমি আশা কৰা ধৰণে ফল নেপাওঁ। গতিকে এই ক্ষেত্ৰত আমাৰ কৃষকসকল সদায় আগ্ৰহী হ'ব লাগে। আৰু দ্বিতীয়তে আৰু এটা কথা কৈছোঁ, আমাৰ যিটো পৰাগ সংযোগ হয়, ফুল ফুলাৰ পিছত এটা ফুলৰ পৰাগ ৰেণুৰ পৰা আনটো ফুললৈ যাব, গতিকে এই যিটো পৰাগ সংযোগ প্ৰচেছ, ইয়াৰ কাৰণে কিন্তু আমাৰ, আমি মৌমাখি পালন কৰিব পাৰোঁ। কাৰণ এনেকুৱা খেতিবোৰত মৌমাখি যদি আমি পালন কৰোঁ তেতিয়াহ'লে আমাৰ ডুৱেল ইনকাম, মৌমাখিৰ পৰা আমাৰ ইনকামটো মৌৰ উৎপাদন হ'ব
1: আৰু
0: গতিকে তেতিয়া আমাৰ প্ৰডাকশ্যনটো আমি আশা কৰা ধৰণে, সাধাৰণতে আমি যদি মোনত কওঁ, বিঘা হিচাপত কওঁ, আমাৰ 5-6 মোন সৰিয়হ পাবলৈ সক্ষম হওঁ। গতিকে এনেকুৱা ধৰণে কৃষকসকল আগবাঢ়িলে নিশ্চয়কৈ আমাৰ সুফল পাব পাৰে।
1: এতিয়া আমি তৈলবীজৰ প্ৰসংগত আমি যদি বজাৰখনলৈ চাওঁ, আমাৰ প্ৰায়ে কোৱা হয় যে কৃষকসকলে খেতি কৰাৰ আগে অকণমান বজাৰখনো অধ্যয়ন কৰি লোৱাটো দৰকাৰ বুলি কয়। গতিকে বৰ্তমান সময়ত আমাৰ তৈলবীজৰ বজাৰখনত, আপুনি কৈছে সৰিয়হ বা বেলিফুলৰ বা টিচি তিল এইবিলাক কৈছে, তথাপি আৰ্থিক লাভৰ দিশেৰে চালে কোনকেইটা শস্য বেছি উপযোগী অসমৰ জলবায়ুৰ ফাললৈ চাই?
0: চাওক, এতিয়া আমাৰ তৈলবীজৰ ক্ষেত্ৰত আমাৰ সৰিয়হটো সকলো ঠাইতে সাংঘাতিক জনপ্ৰিয়, তাৰ লগে লগে আমাৰ তিল খেতিটো অতি জনপ্ৰিয় হৈ উঠিছে। তিল খেতিটো আমাৰ সাধাৰণতে কিন্তু এই শীতকালীন খেতিটো নকৰে, আমাৰ ইয়াতে বৰ্ষাকালীন আৰু গ্ৰীষ্মকালীন দুটা খেতি হয়। গ্ৰীষ্মকালীনটো আপোনাৰ আহিব ধৰি লওক জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব, চামাৰ ক্ৰপ যিটো জানুৱাৰী ফেব্ৰুৱাৰী তেনেকুৱাত হ'ব, আৰু বৰ্ষাকালীনটো জুলাই আগষ্ট এনেকুৱাত হ'ব। গতিকে এই এই এই যিটো পিৰিয়ড অক্টোবৰ নৱেম্বৰ মাহত, এই পিৰিয়ডটোত আমি সাধাৰণতে কৰা নাযায়। বাকী বাদাম খেতি আমি কৰিব পাৰোঁ, বাদাম খেতিটো যথেষ্ট

0: লাভজনক খেতি,
1: হয়
0: গতিকে বাদাম খেতি কৰিব পাৰোঁ বা টিচি খেতিটো কৰিব পাৰোঁ। এনেকুৱা ধৰণে এই মাৰ্কেটৰ কথাটোৰ ক্ষেত্ৰত আপুনি যেতিয়া প্ৰশ্ন কৰিছে, মই কওঁ যে আমি প্ৰডাকশ্যনটো কৰিলোঁ, মই কৃষক বুলি ধৰি যদি মই ধৰোঁ, মই প্ৰডাকশ্যন কৰিলোঁ, প্ৰডাকশ্যন কৰাৰ পিছত মই কিন্তু এই যিটো মাৰ্কেট, এই মাৰ্কেটৰ কাৰণে যিবিলাক মানে অফিচিয়েল প্ৰচিডিউৰ,
1: হয়
0: নাইবা ধৰি লওক আজি আমাৰ ইয়াতে ডাইৰেক্ট মাৰ্কেটত গ'লে মই একো গুৰুত্ব নাপাম,
1: হয়
0: গতিকে আমাৰ যে অশোকা আছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে, কৃষি বিজ্ঞান কেন্দ্ৰ আছে, ইউনিভাৰ্চিটি আছে, এই সকলোৰে লগত এটা লিংকেজ যদি আমি বনাই লওঁ, তেতিয়াহ'লে কিন্তু আমাক, আমাৰ কৃষক ৰাইজক আমি যথেষ্ট সহায় পাম বুলি আমি আশা কৰোঁ। কিন্তু আমি যদি ঘৰত বহিয়ে আমি যদি ভাবি থাকোঁ যে আমি কাৰো লগত যোগাযোগ নাথাকে, তেতিয়াহ'লে কিন্তু এই মাৰ্কেটিং, এতিয়া মাৰ্কেটত মিডিলমেনে, এই যিখিনি
1: মধ্যভোগী,
0: মধ্যভোগী শ্ৰেণীটোৱে কিন্তু আপোনাৰ কৃষকৰ পৰা কম দামত লৈ তেওঁ বজাৰত বেছি দামত বিকাৰ ফলত আমাৰ কৃষকে আচল লাভটো নাপায়গৈ। গতিকে সেইকাৰণে সদায় বজাৰখনো ষ্টাডি কৰিব লাগে। আৰু যিহেতু আজি আমাৰ কৃষকৰ হাতে হাতে এটা এটা স্মাৰ্ট মোবাইল ফোন আছে, গতিকে মোবাইল ফোনটো যিহেতু স্মাৰ্ট, গতিকে আমি নিজেও স্মাৰ্ট হ'ব লাগিব
1: নিশ্চয়।
0: গতিকে সেইধৰণে যদি আমি আগবাঢ়োঁ, শিকি ল'ব লাগিব কাৰোবাৰ পৰা, লৈ পেলাই যদি আমি আগবাঢ়োঁ, তেতিয়াহ'লে
1: গতিকে সেই বজাৰ পদ্ধতিটো এটা স্মাৰ্ট পদ্ধতিলৈ ৰূপান্তৰ কৰি তাৰ পৰা তেওঁ ইপ্সিত ফল লাভ কৰিব পাৰে।
2: মই আৰু এটা কথা কৃষক ৰাইজৰ ক্ষেত্ৰতহে কওঁ, মানে কথাৰ প্ৰসংগত কথা ওলাই,
1: হয়
2: কথাটো এনেকুৱা ধৰণৰ হ'ল, আমাৰ যিহেতু কৃষকসকলে, যেতিয়া মই যেতিয়া কৈছিলোঁ যে লেবেলৰ কথাটো, আচলতে শৰ্মা ডাঙৰীয়াই এটা ভাল কথাই ক'লে, বিডাৰ চিট, ফাউণ্ডেশ্যন চিট, চাৰ্টিফাইড চিট। এতিয়া কথা হ'ল কি, আমি বীজটো দেখি আমি গম নাপাওঁ যে এইটো বিডাৰ হয়, এইটো ফাউণ্ডেশ্যন হয়, এইটো চাৰ্টিফাইড হয়, কাৰণ বীজটো, বিডাৰৰ যিটো বীজৰ ৰং সৰিয়হৰ, সেইটো চাৰ্টিফাইডৰ ৰংটো একেই হ'ব,
1: একে আমি বুজিহে পাম, এইটো বেলি ফুলৰ গুটি,
2: এইটো গমহে পাম বেলি ফুলৰ গুটি, কিন্তু এইটো একচুৱেলি বিডাৰ হয় নে ফাউণ্ডেশ্যন হয়, চাৰ্টিফাইড হয়, আমিতো গম নাপাওঁ, কাৰণ দেখিতো গম নাপাইছোঁ পুৰা। এতিয়া তাতে এটা কি হয়, যিটো বীজ আইন আছে, তাতে কিছুমান পদ্ধতি তেওঁলোকে কৰি থৈ দিছে, তথাপি মই এটা পদ্ধতিৰ কথা কৈছোঁ, তাত যিখন লেবেল থাকিব, তাত লেবেলৰ যিবিলাক ৰং, সেই ৰংকেইটাৰ ওপৰত চাব লগা কথা থাকে। যিটো বিডাৰ চিট, যিটো বিডাৰবিলাকে বৈজ্ঞানিকসকলে, যিটো আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ যিখিনি বৈজ্ঞানিক আছে, তেওঁলোকৰ পৰা যিবিলাক বিডাৰ চিট ওলাব, তাত তেওঁলোকে সদায় লেবেলটো হালধীয়া কালাৰৰ লগায়, ইয়েল্লো কালাৰৰ লেবেল লগায়।
1: হালধীয়া মানে বুজিব লাগিব বিডাৰ চিট,
2: হালধীয়া মানে বুজিব লাগিব বিডাৰ চিট, সেইটো খেতিয়কজনে চাই গম পাব এইটো বিডাৰ চিট। আৰু তাৰ ওপৰত যদি লেবেলত লিখা কথাখিনি তেওঁলোকে ধুনীয়াকৈ পঢ়ি লয়, আৰু ভাল কথা। তাৰপিছত আকৌ ফাউণ্ডেশ্যন বীজ যিটো ওলাব, বিডাৰৰ পৰা যিটো ওলায় ফাউণ্ডেশ্যন হয়, সেইটো ৰংটো হ'ব বগা, তাৰমানে খেতিয়কে বগা লেবেলটো চাই গম পাব এইটো ফাউণ্ডেশ্যন বীজ, আৰু তাত লিখা থাকিব কথাখিনি, সেইখিনি পঢ়ি ল'লে গম পাব। আৰু ফাউণ্ডেশ্যনৰ পৰা যিটো নেক্সট বছৰ যিটো উৎপাদন হ'ব, সেইটোৰ টেগটো হ'ব, মানে লেবেলটো হ'ব নীলা, নীলা মানে হ'ল এইটো চাৰ্টিফাইড চিট, কাৰণ দেখাত বীজটো একেই, কিন্তু লেবেল তিনিটা বেলেগ বেলেগ। এইটো খেতিয়কসকলে অলপ মন কৰিব লগা কথা, তেওঁলোকৰ কাৰণে খুব জানিব।
1: আৰু এই যিহেতু আপুনি তিনি ধৰণৰ চিডৰ কথা ক'লে, তিনি ধৰণৰ বীজৰ কথা কৈছে, ইয়াতো গুণাগুণৰ ফালৰ পৰাতো কোনো ধৰণৰ প্ৰভেদ নাথাকে নিশ্চয়?
2: গুণাগুণৰ ফালৰ পৰা প্ৰভেদ নথকা নহয়, থাকিব, কাৰণ কিয় থাকিব, বিডাৰ্চটো, ফাউণ্ডেশ্যনটো আৰু চাৰ্টিফাইড যেতিয়া বজাৰত বিক্ৰী হয়, বজাৰত যেতিয়া বিক্ৰী হয়, তাত ফাউণ্ডেশ্যন চিডৰ মূল্যটো বেছি, বা অসম কৃষি বিশ্ববিদ্যালয়ত বিডাৰ চিডৰ মূল্যটোও বেছি, কাৰণ বিডাৰটো হ'ল কোৱালিটিটো চবতকৈ
1: প্ৰথম শাৰী,
2: প্ৰথম, তাৰপিছত বিডাৰ পৰা যিটো উৎপাদন হ'ব ফাউণ্ডেশ্যন, তাৰপিছত যিটো উৎপাদন হ'ব চাৰ্টিফাইড, সেইকাৰণে অলপ দামৰ অলপ তাৰতম্য থাকে, আৰু সেই হিচাপে কিন্তু উৎপাদনৰো কিছু তাৰতম্য হ'ব পাৰে। সেইটো কাৰণে সাধাৰণতে খেতিয়কে ফাউণ্ডেশ্যন চিট বা বিডাৰ চিটটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগে।
0: দত্ত ডাঙৰীয়া, মই অকণমান ইণ্টাৰফেয়াৰ কৰিছোঁ, এই যিটো বীজৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰত, চাপ'জ আপোনাৰ দুটা জাত কৰিলে কৃষকে, তেতিয়া যিটো ডিষ্টেন্স মেইনটেইন কৰিব লাগে দুটা, দুখন ক্ষেত্ৰৰ মাজত, সেইটো কিমান হ'ব লাগে আপুনি?
2: সেইটো আচলতে কি হয়, আমি যেতিয়া বীজ হিচাপে উৎপাদন কৰিব খোজোঁ, যদি বীজ হিচাপে উৎপাদন কৰোঁ যে মই এইবাৰ বীজ উৎপাদন কৰিম, বা কোনোবা এটা উদ্যমী যুৱকসকলে লগ হৈ যদি ভাবিছে আমি এবাৰ বীজ উৎপাদন কৰিম আৰু উৎপাদন কৰি বীজ হিচাপে বিক্ৰী কৰিম, তেতিয়াহ'লে যদি দুটা জাত হয়, তেতিয়াহ'লে তাৰ সৰিয়হৰ ক্ষেত্ৰত বা ধানৰ ক্ষেত্ৰত, মগুমাহৰ ক্ষেত্ৰত, মাটিমাহৰ ক্ষেত্ৰত, কিন্তু তাত জাতৰ যিটো খেতিডৰাৰ মাজত যিটো মানে হেৰি দূৰত্ব, সেই দূৰত্বটো কিন্তু চবৰে বেলেগ বেলেগ হয়। ধানৰ ক্ষেত্ৰত 3 মিটাৰ, সৰিয়হৰ ক্ষেত্ৰত 100 মিটাৰ, তেনেকুৱা ধৰণৰ কিছুমান আছে। কিন্তু সাধারণত কি হয় যদি জাত এটা আমি

0: দুটা যাত্ৰাতকৈ আমি এটা যাতে যদি কৰোঁ, তেতিয়াহ'লে কোনো তাতে দূৰত্ব দূৰত্ব ৰাখিব কথা নাহে, সেইটোৱেই কথা।
1: হয়, গতিকে এই কথাখিনিলে মন কৰিব লাগিব। আৰু কোনোবা কৃষকে যদি এনেধৰণে নতুনকৈ আগবাঢ়িম বুলি ভাবিছে, তেতিয়াহ'লে নিশ্চয় কৃষি বিজ্ঞান কেন্দ্ৰত এই ধৰণৰ প্ৰশিক্ষণৰ নিশ্চয় ব্যৱস্থা আছে, বা কেনেধৰণৰ আঁচনিবিলাকে আচলতে ইয়াত সহায় কৰিব পাৰে গোটেই প্ৰক্ৰিয়াটোত?
2: চাওক, আঁচনি বুলি ক'বলৈ গ'লে সাধাৰণতে কৃষি বিভাগৰ ফালৰ পৰাই আঁচনিবিলাক যোগান ধৰে। আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ এনেকুৱা এটা অনুষ্ঠান যিটো অনুষ্ঠানে নেকি মানে এইটো এটা এক্সটেনশ্যন সম্প্ৰসাৰণৰ ক্ষেত্ৰত অৰিহণা যোগায়। তাত ইয়াত প্ৰতিটো বিভাগৰ একো একোজন স্পেচিয়েলিষ্ট থাকে, মাটি বিজ্ঞানৰ পৰা আৰম্ভ কৰি উদ্যান শস্যৰ পৰা পথাৰ শস্যৰ পৰা গোটেইখিনি থাকে। গতিকে ইয়াত আমি অকল টেকনিকেল গাইডেন্স বা যিকোনো এটা জাতৰ যেতিয়া উদ্ভাৱন হ'ব সেইটো এটা এক্সপানশ্যনৰ কাৰণে আমি চিন্তা কৰোঁ। এতিয়া কৃষি বিভাগৰ ফালৰ পৰা আঁচনি যথেষ্ট আছে। চাপোজ আপোনাৰ বীজৰ ক্ষেত্ৰত ছাবচিডি আছে, ঠিক তেনেকৈ মেচিনাৰিজৰ ক্ষেত্ৰত ছাবচিডি আছে। কৃষকসকলে যদি তেওঁৰ নিজৰ নিজৰ এলেকাৰ যিজন কৃষি উন্নয়ন বিষয়া তেখেতৰ লগত যদি যোগাযোগ ৰাখে, তেতিয়া নিশ্চয়কৈ তেখেতসকলে তাৰ পৰা যথেষ্ট আঁচনি সম্পৰ্কে যথেষ্ট কথা গমো পাব, আৰু তেওঁৰ যিটো খেতি কৰিবলৈ গৈছে তাৰ লগত জড়িত আঁচনিখিনি তেখেতসকলে পাবলৈ সক্ষম হ'ব।
1: ধন্যবাদ জনাইছোঁ আজি আপোনালোক দুয়োগৰাকী আহিলে আমাৰ অনুষ্ঠানত ভাগ ল'লে। আৰু আমি ইয়াকে বুজিছোঁ, যিহেতু এতিয়া ৰবি শস্যৰ সময়, এই সময়ছোৱাত তৈলবীজৰ খেতি কৰিবলৈ যদি আগবাঢ়ে আৰু বিশেষকৈ বীজৰ উৎপাদন কৰিবলৈ যদি আগবাঢ়ে, তেতিয়াহ'লে কৃষকসকলে আগতকৈ কিছু বেছি ধন তেওঁলোকৰ হাতলৈ যোৱাৰ সম্ভাৱনা থাকে। আৰু তেনে ক্ষেত্ৰত বীজৰ যি নিৰ্দিষ্ট প্ৰমাণীকৰণ প্ৰক্ৰিয়া আছে, সেই পদ্ধতিৰ মাজেৰে যদি কৃষকসকল আগবাঢ়ে, সেই কথাখিনিকে আজি আমি ৰাইজক অৱগত কৰিলোঁ। আপোনালোক দুয়োগৰাকী আহিলে, তাৰ বাবে দুয়োকে ধন্যবাদ জনাইছোঁ।
0: ধন্যবাদ।
3: তৈলবীজৰ উৎপাদন আৰু প্ৰমাণীকৰণ প্ৰক্ৰিয়া, এই আলোচনাৰ দ্বিতীয় ভাগ শুনিলে। এই আলোচনাত ভাগ ল'লে কামৰূপ কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰিকৰী বিষয়া অৰূপ কুমাৰ শৰ্মা আৰু অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ সংস্থাৰ সহকাৰী বীজ প্ৰমাণীকৰণ বিষয়া নৱজ্যোতি দত্তই। আলোচনাটিৰ আঁত ধৰিলে ভাস্কৰ জ্যোতি আচাৰ্যই।
4: अरे अरे अरे अरे क्या कर रहा है इधर इधर इधर हम बोल रहे हैं तेरे बीजू का
5: पुतला बोल रहे
4: पक्षियों से तो हम खेत को बचा लेते हैं पर इन घातक रसायनों से कैसे बचाएं
5: मतलब
4: देख बेटा तू जो ये अंधाधुंध रसायन मिलाता है ना मिट्टी की सेहत बिगड़ने लगी है और जब माटी ही कमजोर पड़ जाएगी तो उपज कैसे सेहतमंद होगी हाँ? अरे पहले ऐसा नहीं था पूछना अपने बड़े बुजुर्गों से कैसे फसल लहलाती थी शुद्धता झलकती थी माटी भी तंदुरुस्त और लोग भी पहली वाली बात कहाँ
5: परम तो सभी डाले
4: सब नहीं आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं पर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं
5: सच है
4: रे बेटे एक्सपीरियंस से बता रहे हैं धूप में बाल सफेद नहीं किए हैं
5: ठीक है भाई मैं भी आज तक जैविक खेती शुरू करूँगा
6: माटी से प्रेम की परम्परा है परम्परागत खेती
3: এতিয়া শুনক কৃষি ক্ষেত্ৰত স্বাৱলম্বী ব্যক্তি এই শিতানত দলিৰাণী দাস হালৰ সৈতে সাক্ষাৎকাৰ। তেখেতৰ সৈতে কথা পাতিছে শিখামণি দত্তই।
7: নমস্কাৰ, আপুনি মাছৰুম খেতিৰ সৈতে জড়িত, কিমান দিন হ'ল আপোনাৰ এই খেতিৰ সৈতে জড়িত হৈ থকা?
8: মই 2014 চনৰ পৰা মাছৰুম খেতিৰ লগত জড়িত হৈ আছোঁ এতিয়ালৈকে।
7: অভিজ্ঞতাৰ বিষয়ে কওকচোন আপোনাৰ।
8: প্ৰথম অৱস্থাত আমাৰ ধৰক বজাৰখন পোৱাত আমাৰ অসুবিধা হৈছিলে, কিন্তু 2016 চনৰ পৰা খুব ভালদৰে আমি কৰি আছোঁ।
7: আপুনি কি কি প্ৰকাৰৰ মাছৰুমৰ খেতি কৰে?
8: মই অষ্টাৰে কৰোঁ। অষ্টাৰৰ বিভিন্ন ভাগ থাকে, তাৰ ভিতৰত আমি ফ্লৰিডাৰটো কৰোঁ। যেনে পিংক অষ্টাৰ থাকে, চাজৰ গাজু, কিং অষ্টাৰ, গোল্ডেন ইয়েলো অষ্টাৰ, এনেকৈ বিভিন্ন থাকে। কিন্তু মাৰ্কেটত ফ্লৰিডাৰ চাহিদাটো বেছি, গতিকে আমি ফ্লৰিডাৰটো কৰোঁ। এইটোত মানে আমাৰ ফাৰ্মাৰৰো অসুবিধা নহয়, মাৰ্কেটিঙৰ ক্ষেত্ৰতো অসুবিধা নহয়, বা কাষ্টমাৰেও ভাল পায় সেইটো, সেইটোৰ কাৰণে আমি ফ্লৰিডাটো কৰোঁ।
7: অষ্টাৰেই অসমৰ জলবায়ুৰ কাৰণে উপযুক্ত নেকি?
8: অষ্টাৰে মানে অসমৰ জলবায়ুৰ বাবে উপযুক্ত, কাৰণ বাৰ মাহে কৰিব পাৰি অষ্টাৰ। কিন্তু মিল্কি ধৰক গৰমত কৰিব লাগে, বাটনটোৰ কাৰণে এ চি ৰুম লাগে, সেইকাৰণে আমি অষ্টাৰটোৱে কৰোঁ, প্ৰশিক্ষণতো এইটো শিকাই দিওঁ।
7: এই কৃষিকাৰ্যৰ বাবে নিশ্চয় প্ৰশিক্ষণ ল'ব লগা হৈছিল আপোনাৰ?
8: প্ৰশিক্ষণ ল'ব লগা হৈছিলে, আমি বিভিন্ন লৈছোঁ প্ৰশিক্ষণ। অসম চৰকাৰ বা ভাৰত চৰকাৰৰ মানে বিনামূলীয়া প্ৰশিক্ষণ হয়। তেতিয়া আমাৰ আৰ চি টিত আমি লৈছিলোঁ, তাৰপিছত কে ভি কে নলবাৰী, তাতো বিনামূলীয়া।

0: প্ৰশিক্ষণ যি আমাৰ মানে মাছৰুমৰ ৰিচাৰ্চ চেণ্টাৰ আছে হিমাচলত, তাতো মানে বিনামূলীয়া প্ৰশিক্ষণ হয়। চৰকাৰীভাৱে এইটো আমাক নিমন্ত্ৰণ দিয়ে, আমি তেতিয়া গৈ আমি এই প্ৰশিক্ষণবিলাক লৈছিলোঁ। এতিয়াও আছে তেনেকুৱা প্ৰশিক্ষণৰ সুবিধা, আৰু এতিয়া মানে আগতকৈও এতিয়া উন্নত হৈছে প্ৰশিক্ষণবিলাক। DST বুলি কয় আমাক, ডমাইন স্কিল ট্ৰেইনাৰ, সেই ট্ৰেইনিংবিলাকতো এতিয়া আমিয়ে দিওঁ। চৰকাৰীভাৱে হয় এইবিলাকো, ভাল ট্ৰেইনিং হয়।
1: আৰম্ভণিতে আপুনি মূলধন কিমানমান খটুৱাইছিল আৰু বৰ্তমানলৈকে কেনেকুৱা ধৰণৰ পৰিৱৰ্তন হৈছে?
0: আৰম্ভণিতেতো মই একেবাৰে কম মূলধনেৰে আৰম্ভ কৰিছিলোঁ। তেতিয়া 30,000 টকা এটা মই বন্ধনত লৈছিলোঁ, তাত লৈ মই আৰম্ভণি কৰিছিলোঁ। তাৰপিছত লাহে লাহে আমাৰ প্ৰফিটটো হৈ আছে, তেনেকৈ আগবাঢ়ি গৈ আছোঁ। এতিয়াতো মোৰ ভালেই মোৰ লাভটো। তাৰ উপৰিও মই মাছৰুমৰ ভেলু এডেড প্ৰডাক্টো বনাওঁ এতিয়া, মাছৰুম বিস্কুট, মাছৰুম কেক, মাছৰুম ভুজিয়া, ব্লেক ৰাইচ মাছৰুম ভুজিয়া, মাছৰুম দৈ, মাছৰুম পনীৰ, এনেকৈ বিভিন্ন মানে আইটেমবিলাক আছে আৰু এইবিলাক মাৰ্কেটিং কৰি আছোঁ।
1: আজিকালি চৰকাৰে কৃষকসকলৰ কাৰণে বিভিন্ন আঁচনি দিছে আৰু লগতে বিভিন্ন ধৰণৰ চৰকাৰী সাহাৰ্যও প্ৰদান কৰিছে, আপুনি তেনেকুৱা কি সাহাৰ্য লাভ কৰিছে?
0: আমাৰ হৰ্টিকালচাৰৰ পৰা ফাণ্ড থাকে, ফাণ্ড থাকিলে মই তাত 1,60,000 ফাণ্ড এটা পাইছোঁ। মই এইটো 2024 পালোঁ, তাৰপিছত 2025 পালোঁ মই চাফ কাটাৰ মেচিনটো, এই দুটা ফাণ্ডে পাইছোঁ। আৰু ব্লকৰ পৰা আমাৰ এই BRC, PMFM এইবিলাক ফাণ্ডবিলাক লৈছোঁ, এইবিলাক মানে ধাৰ মাৰিব লাগে। কিন্তু আমাৰ যিটো হৰ্টিকালচাৰৰ পৰা স্কিম 1,60,000, সেইটো ধাৰ মাৰিব নালাগে 1 টকাও।
1: আপোনাৰ লগত আৰু মানুহ নিয়োজিত হৈ আছেনে?
0: হৈ আছে। প্ৰথমতো আৰম্ভণিতে মোৰ মানে মিষ্টাৰ আৰু মই, তেতিয়া মোৰ ল'ৰাও সৰু আছিলে, মিষ্টাৰ আৰু ময়ে আৰম্ভণি কৰিছিলোঁ। তাৰপিছত যেতিয়া মানে চাহিদাও বাঢ়ি গ'ল, তেতিয়াতো অকলে মই চম্ভালিব নোৱাৰোঁ, তেতিয়া মই কাম কৰা মানুহ নিয়োগ কৰিছোঁ। এতিয়াও আছে, 3 আছে মোৰ ফাৰ্মিঙৰ কাৰণে, আৰু ভেলু এডেড প্ৰডাক্টৰ কাৰণেও মোৰ 2 আছে।
1: 5 পৰিয়াল মানে আপুনি
0: সংস্থাপন
1: দিছে। এতিয়া আমি জানিব খুজিছোঁ কাঠফুলা খেতিৰ সবিশেষ, কেনেকৈ এই খেতিটো কৰা হয় সেই বিষয়ে আমাৰ শ্ৰোতাসকলক জনাওকচোন।
0: প্ৰথমতে আমাক মাছৰুম খেতিৰ কাৰণে আমাক ধান খেৰৰ প্ৰয়োজন হয়। ধান খেৰতো কৰিব পাৰি আৰু আমাৰ সৰিয়হৰ এই বাকলিটোতো কৰিব পাৰি। প্ৰথমতে আমাক খেৰখিনি লাগে, খেৰখিনি আমি বইল কৰিও কৰিব পাৰোঁ আৰু বোলে বইল নকৰাকৈ চূণৰ পানীত তিয়াই থৈও আমি কৰিব পাৰোঁ। খেৰ, পানী আৰু ড্ৰামটো লাগে তিয়াই থোৱাৰ কাৰণে, আৰু এটা মানে সাধাৰণ ঘৰ হ'লে হয়। এইটো ওপৰত টিংপাতো দিব পাৰে, প্লাষ্টিকো দিব পাৰে, কিন্তু ছাইডত নেটটো দিব লাগে, গ্ৰীণ নেট, মানে বতাহটো, মাছৰুম খেতিৰ কাৰণে বতাহটো ওলোৱা সোমোৱা হ'ব লাগে, নহ'লে কাৰ্বন ডাইঅক্সাইড জমা হৈ গ'লে মাছৰুমবিলাকৰ চাইজবিলাক বেয়া হয়। তাৰপিছত আমি খেৰখিনি বইল যদি কৰোঁ, আমি আধা ঘণ্টা সময় পানীখিনি উতলাৰ পিছত বইল কৰিব লাগে, তাৰপিছত শুকাব লাগে। শুকাবৰ কাৰণে কিন্তু একদম গোটেই শুকাব নালাগে, সেমেকা ভাৱটো থাকিব লাগে। তাৰপিছত আমি গুটিবিলাক দিব লাগে, এইটোক আমি চিলিণ্ডাৰ বুলি কওঁ, মানে দেখাত আমাৰ চিলিণ্ডাৰৰ নিচিনা হয়, গতিকে মাছৰুমৰ বেগটো চিলিণ্ডাৰ বুলিয়ে আমি কওঁ। তৰপ প্ৰথমতে আমি স্পন দিব লাগে, পিছত এক তৰপ খেৰ, এক তৰপ স্পন, এনেকৈ 4 বা 5 লেয়াৰত আমি গোটেই পেকেটটো ফিল আপ কৰিব লাগে। তাৰপিছত আমি এইটো হোল কৰি দিব লাগে, হোল কৰি দি তাত কটন সোমাই দিব লাগে, যাতে বাহিৰৰ পৰা পোক পৰুৱা সোমাব নোৱাৰে। অক্সিজেনটোও লাগে ভিতৰত খেৰবিলাকৰ মাজত, যিহেতুকে মাছৰুমটো জীৱিত বস্তু, সেইটোৰ কাৰণে আমি তাত কটন সোমাই দিওঁ। কটন সোমাই দি আমি লগে লগে হেঙিং কৰি দিওঁ। তাৰপিছত আমি হোল কৰি দি ওপৰত লবতডাল বান্ধি দিব লাগে, বান্ধি দিয়াৰ পিছত কটন সোমাই দি আমি লগে লগে হেঙিং কৰি দিব লাগে ৰছীত। তাৰপিছত 18 মানে গোটেই চিলিণ্ডাৰটো বগা হৈ যায়, বগা হৈ যোৱাৰ পিছত কটনটো উলিয়াই দিব লাগে। কটনটো উলিয়াই দিয়াৰ পিছত 2 পিছৰ পৰা মাছৰুমৰ পিনহেডবিলাক আহে, মাছৰুম ওলোৱা আৰম্ভ হৈ যায়, তেতিয়া পানী দিব লাগে। তেনেকৈ এটা চিলিণ্ডাৰেৰে আমি 3 মাহ প্ৰডাকশ্যন, ভাল প্ৰডাকশ্যন পাব পাৰোঁ। আৰু এইটোৰ খৰচ ক'ব গ'লে আপোনাৰ 60-70 টকাৰ ভিতৰত এটা চিলিণ্ডাৰ হয়। আৰু তাৰ পৰা যদি আমি 3 কেজি মাছৰুমো পাওঁ, আমাৰ এতিয়া মাৰ্কেটত ধৰক নলবাৰীত 200 টকা কেজি, 3 কেজি হ'লে আমাৰ 600 টকা আহি গ'ল। 600 টকা আহি গ'লে আমাৰ যদি 60-70 টকা খৰচ পৰিছিলে, লাভটোতো বহুতখিনি হয়। মাছৰুম খেতি নিচিনা একো খেতিয়ে নাই, 1 মাহৰ ভিতৰত মানি ৰিটাৰ্ণ হয়।
1: কাঠফুলা খেতি সম্বন্ধে আজি আপুনি আমাক বহুখিনি কথাই অৱগত কৰালে, আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ বাইদেউ, নমস্কাৰ।
1: এতিয়া আগবঢ়াইছোঁ বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ

তৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ', বাক্সা, চিৰাং আৰু দক্ষিণ শালমাৰা, মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা উপযুক্ত তথা সঠিক সময় অক্টোবৰ মাহৰ মাজভাগলৈ। মাকৈ খেতিৰ বাবে খেতিয়কসকলে পানী জমা নোহোৱা বালিচহীয়া মাটিহে নিৰ্বাচন কৰিব। যিসকল খেতিয়কে আগতীয়াকৈ শীতকালীন শাক পাচলিৰ বীজ বীজতলিত পেলাইছে তাত জেলুকা লগা বেমাৰ দেখা দিব পাৰে। ইয়াৰ পৰা ৰক্ষা পাবলৈ বীজতলি ভালকৈ শুকাই ল'ব লাগে। বৰ্তমান মাটিত যথেষ্ট আৰ্দ্ৰতা আছে, সেয়েহে ফুলকবিৰ বীজ সিঁচা কাৰ্য অব্যাহত ৰাখিব পাৰে। যিসকল খেতিয়কে আগতীয়াকৈ মূলা খেতি কৰিব সেই খেতিয়কসকলে মূলাৰ গুটি সিঁচিব পাৰে। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কৃষকসকলে শালি ধানৰ মণি ধৰা সময়ত শস্যৰ প্ৰতি বিশেষ যত্ন ল'ব। অনুকূল বতৰৰ বাবে শালি ধানত বিভিন্ন পোক পতংগৰ সংখ্যা বৃদ্ধি পাব পাৰে, সেয়েহে কৃষকসকলে পোখা ওলোৱা পৰ্যায়ত ধাননি পথাৰসমূহ নিয়মীয়াকৈ নিৰীক্ষণ কৰি থাকিব। মাটিমাহ আৰু মগুমাহৰ বীজ 30 ছেপ্টেম্বৰলৈকে পথাৰত সিঁচিব পাৰিব। কৃষকসকলে এতিয়াৰে পৰা মূলা বীজ সিঁচা আৰম্ভ কৰিব পাৰে। বিশেষকৈ আগতীয়া জাতৰ মূলাৰ বাবে ছেপ্টেম্বৰ মাহ বীজ সিঁচাৰ বাবে উপযুক্ত সময়। শীতকালীন শস্যৰ বাবে ছেপ্টেম্বৰ অক্টোবৰ মাহ বেঙেনাৰ পুলি ৰোপণৰ বাবে উপযুক্ত সময়। অনুমোদিত দীঘলীয়া বেঙেনাৰ জাতসমূহ পুছা পাৰ্পল ক্লাষ্টাৰ, বৰবেঙেনা BW R34, পুছা ক্ৰান্তি আৰু পুছা পাৰ্পল লং। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মণি ধৰাৰ অৱস্থাত থকা শালি ধানৰ খেতিডৰাত ইউৰিয়া সাৰ টপ ড্ৰেছিং কৰাৰ ব্যৱস্থা কৰক। শালি ধানৰ খেতিত সুৰপোকৰ আক্ৰমণৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কৃষকসকলে সময়ে সময়ে খেতিডৰা নিৰীক্ষণ কৰি পোক পলুবোৰ সংগ্ৰহ কৰি ধ্বংস কৰি দিয়াৰ লগতে খেতিত হাঁহ মেলি দিয়াৰ ব্যৱস্থাও কৰিব পাৰে। আগতীয়া মূলাৰ জাত যেনে পোচা দেশী, পোচা চেটকী, পোচা হিমানী আদি মূল পথাৰত সিঁচাৰ কাৰ্য অব্যাহত ৰাখক। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে ৰবি মাকৈ খেতিৰ বাবে বীজ সিঁচা কাৰ্য উপযুক্ত তথা সঠিক সময় হ'ল ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগ। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত চপাব পৰাকৈ ফুলকবিৰ খেতি কৰিবৰ বাবে কৃষকসকলে এই সপ্তাহৰ পৰাই মধ্যমীয়া জাতৰ বীজ ফৰকাল বতৰ চাই নাৰ্চাৰীত সিঁচিবলৈ আৰম্ভ কৰিব পাৰে। শীতকালীন পাচলি খেতি, মূলা, গাজৰ খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে কুঁহিয়াৰৰ শস্যখিনি বৰ্তমান যিহেতু মুখ্য বৃদ্ধিৰ পৰ্যায়ত আছে, গতিকে খেতিয়কসকলে কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ছোৱাত পুৰণি আৰু শুকান পাতবোৰ আঁতৰাই দিব পাৰে। কুঁহিয়াৰ গছবোৰ হালি পৰা বা ভাঙি পৰাৰ পৰা ৰক্ষা কৰিবলৈ 3-4 জোপা কুঁহিয়াৰ গছ সিহঁতৰ পাতৰ দ্বাৰা একেলগে বান্ধি যান্ত্ৰিক আধাৰ দিয়াৰ পৰামৰ্শ দিয়া হ'ল। তামোল আৰু নাৰিকল গছত সিহঁতৰ বয়স অনুসৰি দ্বিতীয় কিস্তি সাৰ প্ৰয়োগ কৰা উচিত। ৰবি মাকৈ সিঁচাৰ বাবে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা অক্টোবৰৰ মাজভাগলৈকে আটাইতকৈ উপযুক্ত সময়। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ ইমানেই। এতিয়া শুনক পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ। বেঙেনাৰ দৰ প্ৰতি কুইণ্টলত 3,500 টকাৰ পৰা 4,000 টকা, তিতাকেৰেলা 3,500 টকাৰ পৰা 4,000 টকা, তিয়ঁহ 4,000 টকাৰ পৰা 5,000 টকা, বিলাহী 3,200 টকাৰ পৰা 4,000 টকা, ৰঙালাও 1,500 টকাৰ পৰা 2,000 টকা, অমিতা 1,200 টকাৰ পৰা 2,000 টকা, গাজৰৰ দৰ প্ৰতি কুইণ্টলত 8,000 টকাৰ পৰা 9,000 টকাৰ ভিতৰত, জলকীয়া 7,000 টকাৰ পৰা 8,000 টকাৰ ভিতৰত, কোমোৰা 1,500 টকাৰ পৰা 2,000 টকা, জিকা 3,000 টকাৰ পৰা 4,000 টকা, ভোল 2,500 টকাৰ পৰা 3,000 টকা, মূলা 1,800 টকাৰ পৰা 2,500 টকা, বন্ধাকবি 2,000 টকাৰ পৰা 2,500 টকা, ফুলকবি 7,000 টকাৰ পৰা 8,000 টকা, কেপচিকাম 3,500 টকাৰ পৰা 5,000 টকাৰ ভিতৰত, পটল 2,500 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভেন্দি 3,500 টকাৰ পৰা 4,000 টকা, কচু 3,000 টকাৰ পৰা 3,500 টকা, লাও 2,200 টকাৰ পৰা 3,500 টকা, পালেং শাকৰ দৰ 1 মুঠিত 100 টকা, লেচেৰাৰ প্ৰতি কুইণ্টলৰ দৰ 4,000 টকাৰ পৰা 5,000 টকা, নেমুৰ প্ৰতিপোনৰ দৰ 170 টকাৰ পৰা 200 টকাৰ ভিতৰত, পদিনা 1 মুঠিত 100 টকা, ধনিয়া পাত 75 মুঠিত 100 টকা, ভাতকেৰেলা 3,500 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, সাধাৰণ চাউলৰ দৰ প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকা, গোমধান 2,400 টকাৰ পৰা 2,500 টকা, গোটামগু 9,000 টকাৰ পৰা 13,500 টকা, মচুৰ 7,700 টকাৰ পৰা 7,800 টকা, বুট 7,400 টকাৰ পৰা

0: 7,500 টকা, মাটি দাইল 11,200 টকাৰ পৰা 14,800 টকা, মগু দাইল প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 9,000 টকাৰ পৰা 12,000 টকা, মচুৰ দাইল 7,200 টকাৰ পৰা 11,800 টকা, ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকা, বুট দাইল 7,900 টকাৰ পৰা 8,500 টকা, আলুৰ দৰ প্ৰতি কুইণ্টলত 900 টকাৰ পৰা 1,500 টকা, পিঁয়াজ 5,300 টকাৰ পৰা 6,200 টকা, সৰিয়হৰ দৰ প্ৰতি কুইণ্টলত 6,750 টকাৰ পৰা 7,000 টকা, তিল 15,000 টকাৰ পৰা 17,000 টকা, ধনিয়া 15,000 টকাৰ পৰা 17,000 টকা, আদা 14,000 টকাৰ পৰা 16,000 টকা, শুকান জলকীয়া 18,000 টকাৰ পৰা 18,500 টকা, গুড় প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 6,600 টকাৰ পৰা 7,000 টকা, চেনি 5,200 টকাৰ পৰা 6,400 টকা, তামোলৰ দৰ প্ৰতি পোনত 300 টকাৰ পৰা 400 টকাৰ ভিতৰত, পাণৰ প্ৰতি কুৰি দৰ 150 টকাৰ পৰা 200 টকাৰ ভিতৰত, 15 কেজিৰ প্ৰতিটো মিঠাতেলৰ টিনৰ দৰ 2,200 টকাৰ পৰা 2,580 টকা, বনস্পতি ঘিৰ 15 কেজিৰ প্ৰতিটো টিনৰ দৰ 2,380 টকাৰ পৰা 2,400 টকা, আৰু গোম ধানৰ প্ৰতি কুইণ্টলৰ শেহতীয়া বজাৰ দৰ 3,800 টকাৰ পৰা 4,000 টকা। পাচলি আৰু মাহজাতীয় শস্যৰ শেহতীয়া বজাৰ দৰ ইমানেই।
1: শ্ৰোতাসকল, আজিৰ কৃষকবাণী আমি ইমানতে সামৰিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।
2: লপনপৰ নালিতু ইংকুং থংখে ব্ৰাহিনী কিষাণ ৱানিয়া জেমে আৰ্জুই লংটাংলা লাবাসো ইংকুং থংকে ব্ৰাহিনী কিষাণ ৱানিয়া জেমে লাগে আকাশবাণী দীপু ষ্টেচনে লংপেন কেৰতকে পাচি থাকছে জামে গেল লাগে আকাশবাণী দীপু জামে কাৰ্যল মামলাকে এফ এম এন পেন ফাৰুচিৰা তবৰচিৰ কে মেগাহাৰ্চ নিউজ অন এয়াৰ এপ লাপেন ৰেইজ এপেন ষ্টামে নালিতুম আকাশবাণী দীপু জামে আৰ্জুই লংজি আদুনথু হিন্দী লামাৰ জানালোন আৰ্জুই চেনা লাবাংছ জামে গাং ডেং লংপেন কেচেংচি ববিয়া লামাৰ জানা লংপেন মন্না দে লাপেন শৈলেন্দ্ৰ সিং আটুমেন কিলুন আৰ্জুক সিনা আলোনালামথে লাগে না মাংগু সোনা চান্দি লবাংসালুন গাবন আটুম লাগে লক্ষ্মীকান্ত লাপেন পিয়ারেলাল।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিসমূহ হ'ল, দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়লৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাহৰকটীয়াত বহুমুখী ক্ৰীড়া প্ৰকল্প উদ্বোধন, অসম আৰু অৰুণাচলৰ সীমা বিবাদ সন্দৰ্ভত মন্ত্ৰী ডাঃ অনুজ পেগুৰ উপস্থিতিত বিশ্বনাথত বৈঠক, উত্তৰ পূবৰ উন্নয়নৰ বাবে বেংকসমূহক দূৰণিবতীয়া অঞ্চলসমূহত সংযোগ সাধন কৰি সেৱা আগবঢ়াবলৈ ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ আহ্বান, হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে অন্ধ্ৰপ্ৰদেশ আৰক্ষীৰ দল অসমত উপস্থিত, আৰু শিশুৰ স্বাস্থ্যজনিত সমস্যা চিনাক্তকৰণৰ লক্ষ্যৰে গুৱাহাটীত দ্বিতীয় পৰ্যায়ৰ ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যসূচী। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়ত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নাহৰকটীয়াত এটা বহুমুখী ক্ৰীড়া প্ৰকল্প উদ্বোধন কৰে। ৰাজ্যৰ ক্ৰীড়া আন্তঃগাঁথনি উন্নয়নৰ অন্যতম অংশ হিচাপে এই প্ৰকল্পটো মুঠ 22 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে। প্ৰকল্পটো আন্তঃৰাষ্ট্ৰীয় মানৰ ফুটবল খেলপথাৰ, 10 মিটাৰ বহল ৰাণিং ট্ৰেক, 150 গৰাকী দৰ্শকৰ বাবে ছাদযুক্ত গেলেৰী, আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰিকেট ষ্টেডিয়াম আৰু পেভিলিয়ন, ছুইমিং পুল, ব্যায়ামাগাৰেৰে সুসজ্জিত কৰি নিৰ্মাণ কৰা হৈছে। এই প্ৰকল্পই অঞ্চলটোৰ ক্ৰীড়া প্ৰতিভাসমূহৰ বিকাশৰ বাবে নতুন মঞ্চ প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উদ্বোধনী ভাষণত প্ৰকাশ কৰে।
1: সদায় এক অনবদ্য বৰঙণি যোগাই আহিছে। আজি ৰাজ্য চৰকাৰে ফুটবল ছুইমিঙকে আদি কৰি নাহৰকটীয়াত এখন বহুমুখী ক্ৰীড়া প্ৰকল্প স্থাপন কৰাৰ দিশত আগবাঢ়ি আহিছে। সমান্তৰালভাৱে অসম ক্ৰিকেট সন্থাই এখন সুন্দৰ ক্ৰিকেট ষ্টেডিয়ামৰো নিৰ্মাণ কৰিছে। ইতিমধ্যে নাহৰকটীয়াত আমি হকী টাউন বা হকী ষ্টেডিয়াম এখনৰ নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলাই আছো। অসম ক্ৰিকেট সন্থাই প্ৰেক্টিচৰ বাবে ক্ৰিকেটৰ ইনড'ৰ যিটো ষ্টেডিয়াম বা ষ্ট্ৰাকচাৰ লাগে তাৰো নিৰ্মাণ কামত আগবাঢ়িছে।
0: অসম আৰু অৰুণাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমা সন্দৰ্ভত আলোচনা কৰাৰ বাবে শিক্ষা তথা ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ অনুজ পেগু বিশ্বনাথ চাৰিআলিত এখন বৈঠকত মিলিত হয়। মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থকা এই বৈঠকত অৰুণাচলৰ পাপুমপাৰে জিলা আৰু বিশ্বনাথ তথা লখিমপুৰ জিলাৰ সীমামূৰীয়া অঞ্চলত থকা বিবদমান বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত দুয়ো ৰাজ্যৰ সীমান্ত সম্পৰ্কীয় বিষয় আলোচনাৰ বাবে গঠিত আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। কাৰ্যসূচীত পাপুমপাৰেৰ আঞ্চলিক সমিতিৰ অধ্যক্ষ, অৰুণাচলৰ কেবিনেট মন্ত্ৰী বালু ৰাজা, অসমৰ সাংসদ ৰঞ্জিত দত্ত আৰু দুয়োখন ৰাজ্যৰ কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। এই বৈঠকত প্ৰতিবেশী ৰাজ্য দুখনৰ সীমা সম্পৰ্কীয় বিষয় আলাপ আলোচনা আৰু বুজাবুজিৰ মাধ্যমেৰে সমাধান কৰাৰ লগতে নামচাই ঘোষণা পত্ৰ অনুসৰি শান্তিপূৰ্ণ আলোচনা অব্যাহত ৰখাৰ বাবে দুয়ো পক্ষই সহমতত উপনীত হয়। তদুপৰি পূৰ্বৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তসমূহ মানি চলাৰ বাবেও দুয়ো পক্ষই আলোচনা কৰে। সীমান্ত অঞ্চলৰ 22খন গাঁৱৰ সৰু সৰু বিবদমান বিষয়সমূহ দ্বিপাক্ষিকভাৱে দুয়ো ৰাজ্যৰ সীমামূৰীয়া জিলাৰ আয়ুক্তৰ মাধ্যমেৰে নিষ্পত্তি কৰাৰ সিদ্ধান্ত লোৱা হয়। সেৱা সংকল্প অভিযানৰ অধীনত আজি ৰাজ্যৰ বিভিন্ন জিলাত আশাকৰ্মী আৰু ছুপাৰভাইজাৰসকলৰ নিষ্ঠা, কৰ্মদক্ষতা, জনস্বাস্থ্য সেৱাৰ প্ৰতি থকা অৱদানক স্বীকৃতি দিয়া হয়। এই উদ্দেশ্যে আজি গোলাঘাটত 299 গৰাকী আশাকৰ্মী আৰু 19 গৰাকী ছুপাৰভাইজাৰক এককালীন আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে তৃণমূল পৰ্যায়ত স্বাস্থ্যসেৱা প্ৰদান, মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষা, বিভিন্ন স্বাস্থ্য কাৰ্যসূচী ৰূপায়ণ আৰু জনসাধাৰণৰ মাজত স্বাস্থ্য সজাগতা সৃষ্টিৰ ক্ষেত্ৰত আশাকৰ্মীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি মন্তব্য কৰে। বৰপেটা আৰু বজালী

0: জিলাৰ অন্তৰ্গত ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ কৰ্মী আৰু ছুপাৰভাইজাৰসকলকো আজি সেৱা সংকল্প অভিযানৰ অধীনত এককালীন প্ৰেৰণাদায়ক মাননি আৰু প্ৰশংসাপত্ৰ প্ৰদান কৰা হয়। এই উপলক্ষে হাউলী সাহিত্য সভা ভৱনত আয়োজিত এটা অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সেৱা সংকল্প অভিযানৰ অধীনত আশাকৰ্মীসকলক সন্মান প্ৰদৰ্শনৰ জৰিয়তে তেওঁলোকৰ সেৱাক প্ৰকৃত স্বীকৃতি দিয়া হৈছে বুলি শ্ৰীদাসে নিজৰ ভাষণত উল্লেখ কৰে। তেওঁ লগতে এই সন্মানে কৰ্মীসকলক অধিক উৎসাহেৰে স্বাস্থ্যসেৱাত নিয়োজিত হবলৈ অনুপ্ৰাণিত কৰিব বুলিও মন্তব্য কৰে। বজালী জিলাৰ পাঠশালাত শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়ত বিধায়ক ধৰ্মেশ্বৰ ৰায়ে আশাকৰ্মীসকলক প্ৰশংসাপত্ৰ আৰু অৰ্থসাহায্য প্ৰদান কৰে। মৰিগাঁও জিলাতো লাহৰিঘাট বিধানসভা সমষ্টিত আশাকৰ্মী আৰু ছুপাৰভাইজাৰসকলক নগাঁও লোকসভা সমষ্টিৰ নৱনিৰ্বাচিত সাংসদ দেৱাশীষ শৰ্মাৰ উপস্থিতিত এককালীন প্ৰেৰণাদায়ক মাননি আৰু প্ৰশংসাপত্ৰ প্ৰদান কৰা হয়। ইপিনে শ্ৰীভূমি জিলাত বিধায়ক জাকেৰিয়া আহমেদৰ উপস্থিতিত সেৱা সংকল্প অভিযানৰ অধীনত প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ আঁচনিৰ ৰান্ধনি আৰু সহায়িকাসকলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে প্ৰশংসাপত্ৰ বিতৰণ কৰা হয়। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
1: ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই বেংকসমূহক উত্তৰ পূবৰ উন্নয়নৰ বাবে দূৰণিবতীয়া অঞ্চলসমূহত সংযোগ সাধন কৰি সেৱা আগবঢ়াবলৈ আহ্বান জনাইছে। আইজলৰ মিজোৰাম বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত উত্তৰ পূৰ্বাঞ্চলৰ বেংক বিষয়াৰ তৃতীয় অভিৱৰ্তনত দিয়া ভাষণত শ্ৰীসিন্ধিয়াই কয় যে দেশৰ বিকাশৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াব পৰাকৈ উত্তৰ পূৰ্বাঞ্চলৰ অপৰিসীম সম্ভাৱনা আছে। সেয়েহে অঞ্চলটোৰ স্থানীয় লোকসকলৰ হিতৰ বাবে সেৱা আগবঢ়াবলৈ তেওঁ বেংকসমূহক আহ্বান জনায়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে ভালেমান পদক্ষেপ লৈছে। মিজোৰামত সাক্ষৰতাৰ হাৰ প্ৰায় 100% হোৱাৰ বাবে প্ৰশংসা কৰি তেওঁ কয় যে ৰাজ্যখনৰ প্ৰাকৃতিক সৌন্দৰ্য, অনুকূল জলবায়ু আৰু পৰিৱেশে পৰ্যটকসকলক আকৰ্ষণ কৰি আহিছে। মিজোৰামৰ উন্নয়নৰ ক্ষেত্ৰত চাইৰাঙলৈ ৰেল সেৱাৰ সম্প্ৰসাৰণ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অভিহিত হৈছে। বৈৰৱী চাইৰাং ৰেল পথছোৱাই যাত্ৰা সুচল কৰি তোলাৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ লগতে যোগাযোগ উন্নত কৰি তুলিছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে কৃষকসকলৰ উপাৰ্জন উন্নত কৰাৰ ক্ষেত্ৰত বেংকসমূহৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে দেশৰ অন্যান্য প্ৰান্তত ডিজিটেল লেনদেন 81% হোৱাৰ বিপৰীতে উত্তৰ পূবত এই লেনদেন 90.2% হৈছে। এই কথাই অঞ্চলটোত ডিজিটেল প্ৰযুক্তিৰ বিকাশ হোৱাৰ কথাটোকে সূচায় বুলি তেওঁ মন্তব্য কৰে। এই অনুষ্ঠানত ডোনাৰ মন্ত্ৰালয়ৰ সচিব কে শ্ৰীনিবাসে উত্তৰ পূবৰ ৰাজ্যসমূহক ব্যৱসায় বাণিজ্যত অগ্ৰগতি কৰিব পৰাকৈ বেংকসমূহক সহায় আগবঢ়াবলৈ আহ্বান জনায়। অনুষ্ঠানত অংশ লৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী লালডুৱমাই কয় যে চৰকাৰী আৰু বেংকসমূহৰ মাজত সহযোগিতা শক্তিশালী কৰি জনসাধাৰণক উপকৃত কৰাৰ বাবে এই অভিৱৰ্তনৰ আয়োজন কৰা হৈছে। পবিতৰা অভয়াৰণ্য আজি পৰ্যটকৰ বাবে মুকলি কৰা হয়। বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি পুৱা অভয়াৰণ্যখন 2026-27 পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰে। এইবাৰ অভয়াৰণ্যখনত জীপ ছাফাৰীৰ লগতে বন্যপ্ৰাণী সংগ্ৰহালয় মুকলি কৰা হৈছে। জীপ ছাফাৰীৰ ক্ষেত্ৰত এইবাৰ পূৰ্বৰ 20খনতকৈ বৃদ্ধি কৰি 37খন জীপৰ ব্যৱস্থা কৰা হৈছে। নৱেম্বৰ মাহত অভয়াৰণ্যখন হাতী ছাফাৰীৰো ব্যৱস্থা কৰা হ'ব বুলি বন মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই উপলক্ষে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে এইবাৰ অভয়াৰণ্যখনলৈ পূৰ্বতকৈ অধিক পৰ্যটকৰ আগমন হ'ব বুলি আশা কৰা হৈছে।
2: পবিতৰাৰ অভয়াৰণ্যৰ দ্বাৰ মুকলি কৰা হ'ল আৰু মই আশা ৰাখিছো যে এইবাৰ আমাৰ পবিতৰা অভয়াৰণ্যৰ পৰ্যটনৰ ক্ষেত্ৰখন আৰু আগবাঢ়ি যাব। যোৱা বছৰ প্ৰায় 35,000 পৰ্যটক আহিছিল আৰু প্ৰতি বছৰে পৰ্যটকৰ সংখ্যা বাঢ়ি আছে। মই আশা ৰাখিম যে এইবাৰো ঘৰুৱা পৰ্যটকে হওক বা বিদেশী পৰ্যটকৰ সংখ্যা বাঢ়িব আৰু পবিতৰা আমাৰ কাৰণে যথেষ্ট সম্ভাৱনাপূৰ্ণ ঠাই। গুৱাহাটীৰ পৰা একেবাৰে ওচৰত বহু পৰ্যটকে দিনটোৰ ভিতৰতে আহি ইয়াত চাই যাব বিচাৰে আৰু সেইকাৰণে আমি ইয়াৰ কিছুমান সা সুবিধা বঢ়াবলৈ প্ৰয়োজন আছে বুলি আমি ভাবোঁ আৰু আগন্তুক দিনত আমি পবিতৰাৰ পৰ্যটন ক্ষেত্ৰখন বঢ়াবৰ কাৰণে যথেষ্ট চেষ্টা কৰিম।
1: বহিৰাজ্যত নৃত্যানুষ্ঠান কৰিবলৈ যোৱা হিমাশ্ৰী বড়োৰ ৰহস্যজনক ঘটনা সন্দৰ্ভত তদন্তৰ বাবে অন্ধ্ৰপ্ৰদেশ আৰক্ষীৰ এটা দল অসমত আহি উপস্থিত হৈছে। আজি গুৱাহাটীত পানীখাইটি আৰক্ষী থানাত উপস্থিত হোৱা দলটোৱে যুৱতীগৰাকীৰ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰিব। চাৰিজনীয়া আৰক্ষীৰ দলটোৱে হিমাশ্ৰী বড়োৰ পিতৃ, ভগ্নী আৰু আত্মীয়ৰ ভাষ্য গ্ৰহণ কৰিব। উল্লেখযোগ্য যে যোৱা 6 অক্টোবৰত বিশাখাপট্টনমৰ পৰা অসম অভিমুখী ৰেলত আহি থকা অৱস্থাত দুৰ্বৃত্তই যুৱতীগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। অন্ধ্ৰপ্ৰদেশত বদ্দেপল্লী আৰু পেনুৱাৰ্থী ৰেলৱে ষ্টেচনৰ সমীপত তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত অসম আৰক্ষীৰ সমান্তৰালভাৱে অন্ধ্ৰপ্ৰদেশৰ আৰক্ষীয়েও এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। পশ্চিম কাৰ্বি আংলং জিলাৰ সৰ্বাংগীন উন্নয়নক নতুন গতি দিয়াৰ লক্ষ্যৰে অভিভাৱক

0: মন্ত্ৰী পীযুষ হাজৰিকাই আজি জিলাখনত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ সূচনা কৰে। ইয়াৰ লগতে কৃষি মন্ত্ৰীগৰাকীয়ে জিলাখনৰ প্ৰশাসনীয় বিভিন্ন বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত মিলিত হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ তুলিৰাম ৰংহাং, বিধানসভাৰ উপাধ্যক্ষ ডঃ হাবে তেৰণৰ লগতে জিলাখনৰ শীৰ্ষ বিষয়াবৰ্গৰ উপস্থিতিত অনুষ্ঠিত বৈঠকখনত জিলাখনৰ প্ৰচুৰ কৃষি সম্ভাৱনাৰ সদব্যৱহাৰ কৰি শস্যৰ বৈচিত্ৰকৰণত গুৰুত্ব দিয়া হয়। ইয়াৰ লগতে জলসিঞ্চন ব্যৱস্থাৰ সম্প্ৰসাৰণ, পথ নিৰ্মাণ আৰু মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ উন্নয়নকে ধৰি ভালেমান জনকল্যাণমূলক আঁচনিৰ বিষয়েও এই বৈঠকত আলোচনা কৰা হয়। মন্ত্ৰী শ্ৰীহাজৰিকাই বিভিন্ন বিভাগসমূহৰ মাজৰ আন্তঃ সমন্বয়ৰ বিষয়ৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
1: ডিমা হাজাও আৰু ৱেষ্ট কাৰ্বি আংলং জিলা ভ্ৰমণ কৰিলোঁ। যোৱাকালি সন্ধ্যাৰ পৰা মই আৰু তুলিৰাম ৰংহাং ডাঙৰীয়াই ৱেষ্ট কাৰ্বি আংলং জিলাত কেইবাটাও জেগাত গৈ খেতিৰ পৰিদৰ্শন কৰিলোঁ। মই ইয়াতে ইৰিগেশ্যনৰ স্কিমছো আমি পৰিদৰ্শন কৰিলোঁ। আজি আমি যিহেতু মই গ্ৰেজুৱেট মিনিষ্টাৰ, প্ৰায় গোটেইকেইটা ডিপাৰ্টমেণ্টৰ, বিশেষকৈ PWD

0: বৈঠকখনত জিলাখনৰ প্ৰচুৰ কৃষি সম্ভাৱনাৰ সদ্ব্যৱহাৰ কৰি শস্যৰ বৈচিত্ৰকৰণত গুৰুত্ব দিয়া হয়। ইয়াৰ লগতে জলসিঞ্চন ব্যৱস্থাৰ সম্প্ৰসাৰণ, পথ নিৰ্মাণ আৰু মহাবিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ উন্নয়নকে ধৰি ভালেমান জনকল্যাণমূলক আঁচনিৰ বিষয়েও এই বৈঠকত আলোচনা কৰা হয়। মন্ত্ৰী শ্ৰীহাজৰিকাই বিভিন্ন বিভাগসমূহৰ মাজৰ আন্তঃ সমন্বয়ৰ বিষয়ৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।
1: ডিমা হাজং আৰু ৱেষ্ট কাৰ্বি আংলং জিলা ভ্ৰমণ কৰিলোঁ। যোৱাকালি সন্ধ্যাৰ পৰা মই আৰু তুলিৰাম ৰংহাং ডাঙৰীয়াই ৱেষ্ট কাৰ্বি আংলং জিলাত কেইবাটাও জেগাত গৈ খেতিৰ পৰিদৰ্শন কৰিলোঁ। মই ইয়াতে ইৰিগেশ্যনৰ স্কিমছো আমি পৰিদৰ্শন কৰিলোঁ। আজি আমি যিহেতু মই গ্ৰেজেণ্ট মিনিষ্টাৰ, প্ৰায় গোটেইকেইটা ডিপাৰ্টমেণ্টৰ, বিশেষকৈ PWD ইৰিগেশ্যন আৰু এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ আমাৰ হামৰেঙত ৰিভিউ কৰিলোঁ। কেইবাটাও আঁচনিৰ আধাৰশিলা কৰিলোঁ। এটা খুব আটক ধুনীয়া হামৰেঙত চাৰ্কিট হাউচ হ'ব 20 কোটি টকাৰ, তাৰো আধাৰশিলা কৰিলোঁ। কেইবাটাও ৰাস্তাৰ আধাৰশিলা কৰিলোঁ। আৰু যথেষ্ট সম্ভাৱনাপূৰ্ণ জিলা এইকেইখন, বিশেষকৈ আমাৰ অসমৰ যি 3খন পাহাৰীয়া জিলা, খেতিৰ কাৰণে এই 3খন জিলা অত্যন্ত পটেঞ্চিয়েলিটি থকা জিলা। সেইকাৰণে মই এই জিলা দুখনত পৰহিৰ পৰা বাহৰ পাতিলোঁ।
0: ইফালে ৰাজ্যত জলফাই খেতিৰ সম্ভাৱনা অন্বেষণৰ লক্ষ্যৰে কৃষি আৰু জলসিঞ্চন মন্ত্ৰীগৰাকীয়ে আজি জিলাখনৰ সাৰুগাঁৱত এটি জলফাই পুলি ৰোপণ কৰি বিশেষ পৰীক্ষামূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই প্ৰকল্পৰ অধীনত ৰাজস্থানৰ পৰা প্ৰায় 16,000 জলফাইৰ পুলি আনি ৰোপণ কৰাৰ ব্যৱস্থা কৰা হৈছে। এই প্ৰকল্পৰ জৰিয়তে প্ৰতি বিঘা মাটিত বছৰি প্ৰায় 700 কিলোগ্ৰাম জলফাই উৎপাদন আৰু কৃষকসকলৰ বছৰি বিঘাই প্ৰতি 1.5 লাখ টকাতকৈ অধিক উপাৰ্জন হোৱাৰ সম্ভাৱনা আছে। কৃষকসকলৰ মাজত বৈজ্ঞানিক পদ্ধতিৰ ছাগলী পালন সন্দৰ্ভত সজাগতা বৃদ্ধিৰ বাবে কাৰ্বি আংলং জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰই আজি AICRPN গ্ৰুপ ইম্প্ৰুভমেণ্ট গোট গৱেষণা কেন্দ্ৰ বৰ্ণিহাটস্থিত অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয়ৰ সহযোগত বৈজ্ঞানিক পদ্ধতিৰ ছাগলী পালন শীৰ্ষক এটা সজাগতা আৰু মত বিনিময় কাৰ্যসূচীৰ আয়োজন কৰে। জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী তথা মুৰববী ডঃ মনোজ কুমাৰ দলে কাৰ্যসূচীৰ আদৰণি ভাষণ প্ৰদান কৰি উদ্দেশ্য ব্যাখ্যা কৰে। বিভিন্ন অঞ্চলৰ 40 গৰাকী কৃষকে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত বিশেষজ্ঞসকলে বৈজ্ঞানিক পদ্ধতিৰ ছাগলী পালন, সুষম পুষ্টি, খাদ্য ব্যৱস্থাপনা, ৰোগ প্ৰতিৰোধ আৰু স্বাস্থ্য ব্যৱস্থা সন্দৰ্ভত মূল্যৱান তথ্য আগবঢ়ায়। তেওঁলোকে ছাগলীৰ উৎপাদনশীলতা বৃদ্ধি আৰু কৃষকসকলৰ বাবে উন্নত অৰ্থনৈতিক লাভ নিশ্চিত কৰিবলৈ উন্নত বৈজ্ঞানিক কৌশল গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বাতৰিৰ পৰৱৰ্তী অংশ শুনক অৰুণিমা গোস্বামীৰ পৰা।
2: গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত আজি দ্বিতীয় পৰ্যায়ৰ ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। স্বাস্থ্যমন্ত্ৰী অশোক সিংহালে হাস্পতালখনত এই কাৰ্যসূচীৰ লগতে দিনজোৰা ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাৰ শুভাৰম্ভ কৰে। শিশুৰ স্বাস্থ্যজনিত সমস্যাসমূহ সময়মতে চিনাক্ত কৰি উপযুক্ত চিকিৎসা প্ৰদান কৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ইয়াৰ জৰিয়তে জন্মগত বিসংগতি, পুষ্টিহীনতা, বিভিন্ন ৰোগ আৰু বিকাশত হোৱা বিলম্বৰ আগতীয়া চিনাক্তকৰণৰ দ্বাৰা চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। শিশুৰ সুস্বাস্থ্যৰ বাবে কেৱল চিকিৎসা ব্যৱস্থাই নহয়, বিদ্যালয়, পৰিয়াল আৰু সমাজৰ সক্ৰিয় সহযোগিতাৰ প্ৰয়োজন বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
3: ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম ভাৰত চৰকাৰৰ কাৰ্যক্ৰম হয়, RBSK 15 বছৰ আগত আৰম্ভ হৈছিলে। আজি নতুন এটা কাৰ্যসূচী দ্বাৰা RBSK 2.0 আমি শুভাৰম্ভ কৰিছোঁ। 18 বছৰৰ ল'ৰা ছোৱালীলৈ স্বাস্থ্যটো ভাল হৈ থাকে তাৰ ব্যৱস্থা RBSKৰ জৰিয়তে হয়। স্কুলে স্কুলে যায় তেখেতসকলে শিশুৰ স্বাস্থ্য পৰীক্ষা কৰে, আৰু যদি ক'ৰবাত ৰোগী পায় বা ক'ৰবাত যদি ডিজৰ্ডাৰ কিবা পায় তেতিয়াহ'লে হস্পিটেললৈ ৰেফাৰ কৰা হয়।
2: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে আজি প্ৰৱাসী অসমীয়া ভাস্কৰ জ্যোতি দত্তৰ সাক্ষ্য গ্ৰহণ কৰে। আজি দ্বিতীয় দিনৰ বাবে আদালতত উপস্থিত হোৱা দত্তক অভিযুক্ত শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তৰ অধিবক্তাই জেৰা কৰে। ইপিনে হাফলং উপ কাৰাগাৰৰ পৰা আজি পুৱা জামিনত মুকলি হোৱা অমৃতপ্ৰভা মহন্তৰ হৈ তেওঁৰ অধিবক্তাই ফাষ্ট্ৰেক আদালতত আবেদন দাখিল কৰি হাফলঙৰ পৰা আহি থকাৰ পৰিপ্ৰেক্ষিতত তেওঁ আদালতত হাজিৰ হ'ব পৰা নাই বুলি অৱগত কৰে। এই অনুসৰি ফাষ্ট্ৰেক আদালতে আবেদন মঞ্জুৰ কৰি অভিযুক্তগৰাকীক কাইলৈ সোঁশৰীৰে আদালতত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ত আজি আন এগৰাকী অভিযুক্ত সন্দীপন গাৰ্গৰ জামিন আবেদনৰ শুনানি সম্পূৰ্ণ হয়। বিগত কেইবাদিন ধৰি অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজেশ মজুমদাৰৰ বিচাৰপীঠে তেওঁৰ জামিন আবেদনৰ ৰায় সংৰক্ষিত ৰাখে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। দুদিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়লৈ যোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাহৰকটীয়াত বহুমুখী ক্ৰীড়া প্ৰকল্প উদ্বোধন, অসম আৰু অৰুণাচলৰ সীমা বিবাদ সন্দৰ্ভত মন্ত্ৰী ডঃ অনুজ পেগুৰ উপস্থিতিত বিশ্বনাথত বৈঠক, উত্তৰ পূবৰ উন্নয়নৰ বাবে বেংকসমূহক দূৰণিবতীয়া অঞ্চলসমূহত সংযোগ সাধন কৰি সেৱা আগবঢ়াবলৈ ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য

ইণ্ডিয়াৰ আহ্বান। হিমাশ্ৰী বড়োৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে অন্ধ্ৰপ্ৰদেশ আৰক্ষীৰ দল অসমত উপস্থিত। আৰু শিশুৰ স্বাস্থ্যজনিত সমস্যা চিনাক্তকৰণৰ লক্ষ্যৰে গুৱাহাটীত দ্বিতীয় পৰ্যায়ৰ ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যসূচী। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।

আৰুন্ধু ভূপেন হাজৰিকা পেনকিলন আৰ্যু সেনং আলোন লাম থেলাকে তুমি অসমীয়া লাবাং চলন কাপন দাবাং ভূপেন হাজৰিকা।